এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ এতিয়াৰ অধিৱেশনত মোৰ সৈতে বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত গীতালী ভট্টাচাৰ্য, নিয়ন্ত্ৰণ কক্ষত পপিচন্দ, কৌস্তুভ দাস, বিজয় দাস আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিৎ শৰ্মা আৰু ষ্টুডিঅ'ত মই অস্মিতা ভাগৱতী। আৰম্ভ কৰিবলৈ লোৱা হৈছে ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

বন্দনা অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত ক্ৰমে ৰঞ্জন গোস্বামীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, গিৰিশ চন্দ্ৰ মহন্ত আৰু সংগীসকলৰ কণ্ঠৰ লোকগীত, দীপশিখা নাথৰ কণ্ঠৰ চিয়াগীত, শিৱানী বৰুৱা ফুকন আৰু সংগীবৃন্দৰ কণ্ঠৰ ভক্তিমূলক গীত আৰু জনমৰাজৰ কণ্ঠৰ মীৰা ভজন শুনিলে।

0: 6:30 p.m. IST. And that is the end of this news bulletin.
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'।

প্ৰথমে শুনক আজি আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানসমূহৰ এটি চমু আভা। সন্ধিয়া 7:20 যুৱবাণী অনুষ্ঠানৰ হেল্ল' যুৱবাণী শিতানৰ অতিথি অভিনেতা নিশিৰঞ্জন কে মল্লিকা আৰু অভিনেত্ৰী কণ্ঠশিল্পী বৰহা বৰা। অনুষ্ঠানটি ৰাত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানটি আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। পুৱা 6:15 সংগীতা দাসৰ কণ্ঠৰ ভজন, পুৱা 6:20 আৰু নিশা 8:15 নিৰঞ্জন কলিতাৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 ৰূপালীৰ হৌ। দিনৰ 11:30 গীতিমালিকাৰ গীতৰ শিল্পীসকল হ'ল হাছিনা হাজৰিকা, বিজয় মহন্ত, ৰীতা বৰুৱা, পংকজ বৰদলৈ আৰু গীতাঞ্জলি গায়ন। 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ৰাগ ৰংগ, স্বৰ ছায়া, প্ৰাদেশিক সংগীত আৰু গীত ৰংগিলে। বিয়লি 3:00 পৰা আকাশবাণী ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া যুৱবাণীৰ অন্যান্য অনুষ্ঠানসমূহ হ'ল 5:20 মনোৰঞ্জন, 5:55 শিক্ষণ প্ৰশিক্ষণ সংস্থান, 6:10 ছানী বৰ্মনৰ কণ্ঠৰ আধুনিক গীত আৰু 6:30 বৰষা পাটগিৰিৰ কণ্ঠৰ লোকগীত, নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শাহিদ পাৰভেজৰ চেতাৰ বাদন শুনিবলৈ পাব। এতিয়া শুনক আজি আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা প্ৰচাৰিত হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ এটি চমু ৰূপৰেখা। 6:15 নৃপেন চন্দ্ৰ দাস আৰু লগৰীয়াসকলৰ কণ্ঠৰ টোকাৰী গীত, 9:20 লাইভ ফোন ইন কল্পতৰু, 11:05 পৰাগমালা লাইভ, দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানৰ বৃহত্তৰ মহানগৰী শিল্পী সমাজৰ সদস্যসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠানটি আগবঢ়াব ৰুণামণি বৰাই। বিয়লি 3:45 বিশিষ্ট কণ্ঠশিল্পী শশীকলা হানচেপীৰ এটি সাক্ষাৎকাৰ শুনিবলৈ পাব। তেখেতৰ সৈতে কথা পাতিব অজয় কুমাৰ বৰাই। 6:10 কৃষকবাণী অনুষ্ঠানত প্ৰচাৰ হ'ব এটি আলোচনা, বিষয় গ্ৰীষ্মকালীন কাঠফুলা খেতিৰ সবিশেষ। ইয়াত ভাগ ল'ব জুৰি তালুকদাৰ আৰু ডক্টৰ পিংকী বৰ্মনে, আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। ইয়াৰ পাছত শুনিবলৈ পাব পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা।

নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানৰ বিষয় জলবায়ু পৰিৱৰ্তন আৰু অসমৰ শেহতীয়া পৰিস্থিতি। ইয়াত ভাগ ল'ব ডক্টৰ শশাংক শেখৰ বৰকটকী আৰু অধ্যাপক সম্ৰাট বৰাই। অনুষ্ঠানটিৰ আগ ধৰিব কীৰ্তাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 ডক্টৰ অনলাইন অনুষ্ঠানৰ অতিথি জ্যেষ্ঠ শল্য চিকিৎসক ডাঃ পংকজ ভাগৱতী। অনুষ্ঠানটিৰ আগ ধৰিব সীমান্ত।

নিৰঞ্জন কলিতাৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ

আৰম্ভণিতে শুনাবলৈ লোৱা হৈছে লতা মংগেশকৰৰ কণ্ঠৰ এটি গীত। ছবি দৌৰাস্তে, গীতৰ কথা আনন্দ বক্সীৰ আৰু সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এইবাৰ শুনক আৰাধনা ছবিৰ এটি গীত কিশোৰ কুমাৰ আৰু লতা মংগেশকৰৰ কণ্ঠত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক নায়াদৰ ছবিৰ এটি গীত মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠত। গীতৰ কথা শাহিৰৰ, সংগীত পৰিচালনা অপি নাইয়াৰৰ।

অনুষ্ঠানত এইবাৰ শুনক শর্মিলী ছবিৰ এটি গীত কিশোৰ কুমাৰৰ কণ্ঠত। গীতৰ কথা নীৰাজৰ, সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জপ জপ ফুল খিলে ছবিৰ এটি গীত সুমন কল্যাণপুৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত, গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা কল্যাণজী আনন্দজীৰ।

গীত কিশোর কুমারৰ কণ্ঠত, লগতে কণ্ঠশিল্পী হ'ব লতা মঙ্গেশকৰ। গীতৰ কথা গুলজাৰৰ, সংগীত পৰিচালনা আৰ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানৰ শেষত শুনক সৰগম ছবিৰ এটি গীত লতা মংগেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠত, গীতিকাৰ আনন্দ বক্সী, সংগীত পৰিচালনা লক্ষ্মীকান্ত প্যাৰেলালৰ।

0: লতা মঙ্গেশকৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ গীতটি শুনিলে মধুবন অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্দশবাৰ্ষিক ঘূৰণীয়া মেচ মেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰ কইজিনিৰ সৈতে দ্বিপাক্ষিক বৈঠক

0: অংশত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে হোৱা বুলি প্ৰকাশ কৰিছে। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু আমষ্টেলভিনৰ ৱেগনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থবাৰ্ষিক ঘূৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। এই বৈঠকত অংশ লোৱাৰ বাবে ভাৰতৰ পৰা বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেল আৰু বাণিজ্য, উদ্যোগ, বৈদ্যুতিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদ দেশখনত উপস্থিত হৈছে। এই মেজমেল বিভিন্ন ন ন ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা বৃদ্ধিৰ গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে পৰিগণিত হৈছে। 2022 চনৰ ছেপ্টেম্বৰত নতুন দিল্লীত প্ৰথমবাৰৰ বাবে দুয়োখন দেশৰ মাজত ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল। 2024 চনৰ আগষ্টত ছিংগাপুৰত আৰু 2025 চনত নতুন দিল্লীত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। যোৱা 3টা সংস্কৰণত এই মেজমেলত দুয়োখন দেশৰ আন্তঃগাঁথনি, যোগাযোগ, স্বাস্থ্য আৰু ঔষধ, বহনক্ষম উন্নয়ন, দক্ষতা বিকাশ আদি বিষয়ত কৌশলগত অংশীদাৰিত্বৰ বিষয়ে আলোচনা কৰা হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে এই চতুৰ্থবাৰ্ষিক মেজমেলত ইতিমধ্যে আলোচনা হোৱা বিষয়বোৰত লাভ কৰা সফলতা আৰু অন্যান্য দিশৰ ওপৰত পৰ্যালোচনা কৰা হ'ব। এই পদক্ষেপে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে এই মেজমেলৰ সমান্তৰালভাৱে চতুৰ্থ সংখ্যক ভাৰত ছিংগাপুৰ বাণিজ্যিক ঘূৰণীয়া মেজমেলো অনুষ্ঠিত হ'ব, য'ত দুয়োখন দেশৰ শীৰ্ষ পৰ্যায়ৰ বাণিজ্যিক নেতাসকলে অংশগ্ৰহণ কৰিব। কালি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে ছিংগাপুৰৰ বিদেশ মন্ত্ৰী ভিভিয়ান বালাকৃষ্ণনক সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সৰ্বাম্মক কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনাত মিলিত হয়। ডঃ জয়শংকৰে শ্ৰীবালাকৃষ্ণনৰ সৈতে ছিংগাপুৰৰ ভাৰতীয় উচ্চায়ুক্ত কাৰ্যালয়ত চৌহদত দূতাবাস সম্পৰ্কীয় কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যালয়ে ভাৰত ছিংগাপুৰৰ কৌশলগত অংশীদাৰিত্বৰ নতুন দিশ উন্মোচন কৰাৰ লগতে ছিংগাপুৰত থকা ভাৰতীয় লোকসকলক বিভিন্ন সেৱা প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰি তুলিব বুলি মন্ত্ৰী ডঃ জয়শংকৰে আশা প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কোইজুমিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠক দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাজনিত সম্পৰ্ক শক্তিশালী কৰাৰ লগতে কৌশলগত আস্থা তথা সহযোগিতা বৃদ্ধি কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সুস্থিৰতা আৰু সুৰক্ষা অক্ষুণ্ণ ৰখাৰ পোষকতা কৰিব বুলি আশা কৰা হৈছে। দুয়োগৰাকী নেতাই মেক ইন ইণ্ডিয়া পৰিকাঠামোৰ অধীনত প্ৰতিৰক্ষা সম্পৰ্কীয় সঁজুলি আৰু প্ৰযুক্তিৰ আদান প্ৰদান ব্যৱস্থা শক্তিশালী কৰাৰ লগতে সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বিষয়ত মত বিনিময় কৰিব। প্ৰথমবাৰৰ বাবে ভাৰতত উপস্থিত হৈ শ্বিনজিৰো কোইজুমিয়ে কালি মুম্বাইৰ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড পৰিদৰ্শন কৰে। তেওঁ নৌসেনা বাহিনীৰ মুৰববী এডমিৰেল কৃষ্ণা স্বামীনাথন আৰু ফ্লেগ অফিচাৰ কামাণ্ডিং ইন চীফ ৱেষ্টাৰ্ণ নেভেল কামাণ্ড ভাইচ এডমিৰেল সঞ্জয় বাচ্চায়নক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মন্ত্ৰীগৰাকীক ভাৰতীয় নৌসেনাৰ দায়িত্ব আৰু পৰিচালনাৰ সামৰ্থ্য সন্দৰ্ভত অৱগত কৰা হয়। উল্লেখযোগ্য যে ভাৰত আৰু জাপানে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া, মুকলি আৰু স্থিতিস্থাপক লক্ষ্য তথা উদ্দেশ্য বিনিময়েৰে কাম কৰিছে। জাপানৰ বিদেশ মন্ত্ৰীগৰাকীৰ দুদিনীয়া ভাৰত ভ্ৰমণ দেশ দুখনৰ মাজত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা আৰু অংশীদাৰিত্ব শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে।
1: चाइना जो है 60 किलोमीटर अंदर घुस गया तो ऐसा बात नहीं करना चाहिए। चाइना और इंडिया के बीच में अरुणाचल प्रदेश में बहुत लंबा सीमा है और जिस सीमा को रेखांकित नहीं किया गया है, सीमा का वहाँ कोई बॉर्डर पिलर्स नहीं है तो जमीन पर बॉर्डर को डिफाइन नहीं किया गया है, वो अभी का इशू नहीं है। शुरू से जब तिब्बत अलग राष्ट्र था तब भी तिब्बत और भारत के बीच में जो सीमा है उसका भी डिलिमिटेशन नहीं हुआ। बॉर्डर में प्रॉब्लम है, हमारे अरुणाचल के गांव के कुछ लोग बॉर्डर प्रॉब्लम को लेकर के जो चिंता जाहिर किया है वो सही है, क्योंकि वहाँ बॉर्डर डिलिमिटेशन नहीं हुआ। जो टफ टेराइन है, हाई एल्टीट्यूड है, वहाँ गांव नहीं होते हैं। गांव तो नीचे वैली में गांव होते हैं। ऊपर में तो हमारे अरुणाचल के लोग पारंपरिक पहले कभी ग्रेजिंग के लिए या हंटिंग के लिए जाते थे या ट्रेडिंग के लिए अप डाउन करते थे, तो वहाँ कोई खेती बाड़ी भी खास नहीं होते हाई एल्टीट्यूड।

0: नीचे नीचे होता है। तो बॉर्डर जो है डिमार्केशन नहीं होने की वजह से चाइना और इंडिया के बीच में टेंशन होते रहता है।
1: গৃহমন্ত্ৰী অমিত শ্বাহে আজি তামিলনাডুৰ মহাবলীপুৰমত দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকত সভাপতিত্ব কৰিব। অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰী, আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপক লৈ পৰিষদ গঠিত হৈছে। বৈঠকত দক্ষিণ অঞ্চলৰ সদস্য ৰাষ্ট্ৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উপৰাজ্যপাল, মুখ্যমন্ত্ৰী, প্ৰশাসকসকলৰ লগতে প্ৰতিখন ৰাজ্যৰ দুগৰাকীকৈ জ্যেষ্ঠ মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব। গৃহ মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে মাণ্ডলিক পৰিষদৰ বাবে মুখ্য সচিব পৰ্যায়ৰ এখন স্থায়ী সমিতি আছে। ৰাজ্যসমূহে প্ৰস্তাৱ দিয়া বিষয়সমূহ এই সমিতিৰ আগত উত্থাপন কৰা হ'ব আৰু পাছত মাণ্ডলিক পৰিষদৰ বৈঠকত আলোচনাৰ বাবে গ্ৰহণ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ ভিত্তিত টীম ভাৰতৰ দৃষ্টিভংগী গ্ৰহণ কৰিছে আৰু এই পৰিষদৰ বৈঠকে এই ক্ষেত্ৰত উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব। বাংলাদেশত আজি ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব। সাংসদসকলে শাসনাধিষ্ঠিত বিএনপিৰ প্ৰভাৱশীল নেতা মিৰ্জা ফখৰুল ইছলাম আলমগীৰ আৰু 11টা বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী কৰ্ণেল আলী আহমেদৰ যিকোনো এজনক প্ৰাৰ্থী নিৰ্বাচন কৰিব। দেশখনত 35 বছৰৰ মূৰত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আজি বিয়লি 2 বজাৰ পৰা 5 বজালৈ বাংলাদেশৰ জাতীয় সংসদত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। 78 বছৰীয়া আলমগীৰ শাসনাধিষ্ঠিত বাংলাদেশ নেচনেলিষ্ট পাৰ্টীৰ প্ৰাৰ্থী হোৱাৰ বিপৰীতে কৰ্ণেল আলী আহমেদ জামাতি ইছলামী নেতৃত্বাধীন 11টা মিত্ৰ দলৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে। প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিঙে দুদিনীয়া আৰ্মেনিয়া ভ্ৰমণৰ সামৰণি মাৰিছে। এই ভ্ৰমণকালত শ্ৰীসিঙে আৰ্মেনিয়াৰ উপ প্ৰতিৰক্ষা মন্ত্ৰী কাৰেন ব্ৰিটিয়ান, প্ৰথম উপ প্ৰতিৰক্ষা মন্ত্ৰী আৰু সশস্ত্ৰ বাহিনীৰ মুৰববী এডৱাৰ্ড আছৰিয়ানৰ সৈতে বৈঠকত মিলিত হয়। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই আলোচনাকালত প্ৰতিৰক্ষা তথা সামৰিক কাৰিকৰী সহযোগিতা আৰু সামৰ্থ বৰ্ধন, প্ৰশিক্ষণ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন আদি বিষয়সমূহক স্থান দিয়া হয়। তদুপৰি ভাৰত আৰু আৰ্মেনিয়াৰ সশস্ত্ৰ বাহিনীসমূহৰ যৌথ প্ৰতিষ্ঠানিক আলোচনা চৰ্তাৱলীৰ সন্দৰ্ভতো দুয়োপক্ষই মত বিনিময় কৰে। ভ্ৰমণকালত প্ৰতিৰক্ষা সচিবগৰাকীয়ে আৰ্মেনিয়াৰ অত্যাধুনিক প্ৰযুক্তি বিভাগৰ মন্ত্ৰী ডেভিড ট্ৰেডভছিয়ানক সাক্ষাৎ কৰি প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সন্দৰ্ভত মত বিনিময় কৰে। এই সাক্ষাৎকালত দুয়ো দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মাজত সহযোগিতা বৃদ্ধি আৰু যুটীয়া কাৰ্যকলাপৰ বাবে বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। শিক্ষা মন্ত্ৰালয়ে জনাইছে যে যুৱ সংগমৰ 7ম পৰ্যায়ৰ বাবে অনলাইন পঞ্জীয়নৰ অন্তিম দিন এই মাহৰ 31 তাৰিখলৈ বৃদ্ধি কৰা হৈছে। মন্ত্ৰালয়ে কয় যে পঞ্জীয়নৰ সময়সীমা বৃদ্ধি কৰাৰ ফলত সমগ্ৰ দেশৰ পৰা অহা যোগ্য যুৱক যুৱতীসকলে এই অনন্য যুৱ বিনিময় কাৰ্যসূচীত অংশগ্ৰহণৰ অতিৰিক্ত সুযোগ লাভ কৰিব। ইয়াৰ পূৰ্বে যুৱ সংগমৰ 7ম পৰ্যায়ত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ অন্তিম দিন 18 আগষ্টত ধাৰ্য কৰা হৈছিল। যুৱ সংগমৰ 7ম পৰ্যায়ৰ বাবে IIT, IIN, কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু NITকে ধৰি 20খন উচ্চ শিক্ষা প্ৰতিষ্ঠানক বিনিময় কাৰ্যসূচী আয়োজনৰ বাবে নডেল প্ৰতিষ্ঠান হিচাপে চিনাক্ত কৰা হৈছে। আমষ্টেলভিনৰ ৱেগনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। এই খেলত জয়ী বা ড্ৰ হলে ভাৰতে পুলৰ শীৰ্ষস্থান দখল কৰি পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰাটো নিশ্চিত হ'ব। ইতিমধ্যে মঙলবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 6-1 অভিলাষকাৰী গ'লৰ ব্যৱধানত জয়লাভ কৰি ভাৰতীয় দলৰ আম্মবিশ্বাস বৃদ্ধি পাইছে। এই জয়েৰে ভাৰতীয় দলটোৱে 1974 চনৰ বিশ্বকাপৰ উদ্বোধনী সংস্কৰণত স্পেইনৰ বিৰুদ্ধে 4-1 গ'লৰ ব্যৱধানত লাভ কৰা জয়ৰ অভিলেখ ভংগ কৰে। ভাৰত আৰু ছিংগাপুৰৰ মন্ত্ৰী পৰ্যায়ৰ চতুৰ্থ বাৰ্ষিক ধৰণীয়া মেজমেল আজি ছিংগাপুৰত অনুষ্ঠিত হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আজি নতুন দিল্লীত জাপানৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বিনজিৰো কইজুমিৰ সৈতে ত্ৰিপাক্ষিক বৈঠকত মিলিত হ'ব। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। আৰু আমষ্টেলভিনৰ ৱেগনাৰ ষ্টেডিয়ামত FIH বিশ্বকাপ হকীৰ পুল ডিৰ ফাইনেলত আজি ভাৰতীয় মহিলা দল ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অসীমজ্যোতি বৰুৱাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ত্ৰৈলোক্যনাথ দেৱশৰ্মাৰ, সুৰ অসীমজ্যোতি বৰুৱাৰ।

শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক বলো দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মৌখিক, সুৰ পৰম্পৰাগত।

অনুষ্ঠানৰ শেষত শুনক বিজয় ভূঞাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা শিল্পীৰ নিজৰ আৰু সুৰ অপূৰ্ব বেজবৰুৱাৰ।

বিজয় ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,000

0: 300 পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 1,80,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 1,40,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে, লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নিয়োগ বাতৰি ইমানেই।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্য চৰকাৰে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ৰাজ্যৰ পথ যোগাযোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো কোণলৈ যোগাযোগ ব্যৱস্থা সুদৃঢ় আৰু গ্ৰামাঞ্চলক ৰাজ্যত বিস্তৃত অৰ্থনৈতিক বিকাশৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যে কাম কৰি আছে। 10,000 কোটি ব্যয় সাপেক্ষ অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে এই ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অসম মালা উদ্যমৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰায় 800 কিলোমিটাৰ পথৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিনিয়োগ

0: আকৰ্ষণ কৰা বাণিজ্য আৰু পৰ্যটনৰ বিকাশ আৰু দূৰণিবতীয়া এলেকাসমূহত ৰাজ্যৰ নতুন অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰত চীন সীমান্ত বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয়ত ভুৱা আৰু প্ৰমাণবিহীন দাবী নকৰিবলৈ দাবী জনায়। তেওঁ কয় যে চীন সীমান্তত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যা আছে যদিও চীনে ভাৰতীয় গাঁও দখল কৰা কথাটো সত্য নহয়। এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
1: চাইনা জো হে 60 কিলোমিটাৰ আন্দৰ ঘুছ গিয়া তো এসা বাত নাই কৰনা চাহিয়ে। চাইনা আৰু ইণ্ডিয়া কে বীচ মে অৰুণাচল প্ৰদেশ মে বহুত লম্বা সীমা হে আৰু জিস সীমা কো ৰেখাংকিত নাই কিয়া গয়া সীমা কা ওয়াহাঁ কোই বৰ্ডাৰ পিলাৰ্ছ নাই হে তো জমিন পর বর্ডার কো ডিফাইন নহীঁ কিয়া গয়া হ্যায় ও অভি কা ইস্যু নহীঁ হ্যায় শুরু সে জব তিব্বত আলগ রাষ্ট্র থা তব ভি তিব্বত আর ভারত কে বীচ মে জো সীমা হ্যায় উসকা ভি ডিলিমিটেশন নহীঁ হুয়া বর্ডার মে প্রবলেম হ্যায় হমারে অরুণাচল কে গাঁও কে কুছ লোক বর্ডার প্রবলেম কো লেকর কে জো চিন্তা জাহির কিয়া হ্যায় ও সহি হ্যায় ক্যোঁকি ওয়াহাঁ বর্ডার ডিলিমিটেশন নহীঁ হুয়া।
0: কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত ধীৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উড়ন সেতুক সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ ল'বলৈ উত্তৰ পূব সীমান্ত ৰেলৱে BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অৱ ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে। অসম সাহিত্য সভাই পশ্চিমবংগৰ কলকাতাস্থিত অসম ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপন অনুষ্ঠানৰ আয়োজন কৰিছে। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে সভাৰ কলকাতা শাখাৰ সহযোগত অহা 22 আগষ্টত অসম ভৱনত দিনজোৰা কাৰ্যসূচীৰে ভাৰত ৰত্ন সন্মানেৰে বিভূষিত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত হ'ব। সেইদিনা পুৱা 9 বজাত কলকাতা শাখাৰ সভাপতি জীৱন ৰয়ে সভাৰ পতাকা উত্তোলন কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিআৰএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন এআইআৰ অথবা এআইআৰ ৰেডিঅ'। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক মিতালী চৌধুৰী আৰু মানস ৰবীনৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আৰু সুৰ মানস ৰবীনৰ।

মিতালী চৌধুৰী আৰু মানস ৰবীনৰ কণ্ঠৰ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনক কংকনা ভাগৱতীৰ কণ্ঠৰ এটি গীত। গীতৰ কথা চিত্ৰকান্ত কাকতিৰ, সুৰ সুদীপ সুমিতৰ।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনক মৌচুমী চহৰীয়াৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আৰু সুৰ সদানন্দ গগৈৰ।

আধুনিক গীতৰ অনুষ্ঠানটিৰ শেষত শুনাবলৈ লোৱা হৈছে ৰূপম ভূঞাৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ডাক্তৰ প্ৰণীতা শইকীয়াৰ, গীতৰ সুৰ চাৰু শইকীয়াৰ।

ৰূপম ভূঞাৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। খন্তেক পাছতে পৌৰাঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্য চৰকাৰৰ অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্তঃ আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী। পহিলা জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ। আৰু দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। ৰাজ্য চৰকাৰে অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য নিৰ্ধাৰিত কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে ৰাজ্যৰ পথ যোগাযোগ কাৰ্যসূচীৰ সম্প্ৰসাৰণৰ বিষয়ে সদৰি কৰি কয় যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো কোণলৈ যোগাযোগ ব্যৱস্থা সুদৃঢ় আৰু গ্ৰামাঞ্চলক ৰাজ্যত বিস্তৃত অৰ্থনৈতিক বিকাশৰ সৈতে সংযুক্ত কৰাৰ উদ্দেশ্যে কাম কৰি আছে। 10,000 কোটি টকা ব্যয় সাপেক্ষ অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে এই ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ডঃ শৰ্মাই প্ৰকাশ কৰা মতে অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ত ৰাজ্যৰ পথ আন্তঃগাঁথনি শক্তিশালী আৰু গ্ৰামাঞ্চলৰ যোগাযোগ ব্যৱস্থা সুদ্য়

0: সুদৃঢ় কৰাৰ লক্ষ্যৰে প্ৰায় 800 কিলোমিটাৰ পথৰ উন্নয়নত গুৰুত্ব আৰোপ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে বিনিয়োগ আকৰ্ষণ কৰা, বাণিজ্য আৰু পৰ্যটনৰ বিকাশ আৰু দূৰণিবতীয়া এলেকাসমূহক ৰাজ্যৰ নতুন অৰ্থনৈতিক কেন্দ্ৰসমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে উন্নত যোগাযোগ ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব। বৈঠকত ড০ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰিব। তেওঁ বানৰ ক্ষয় ক্ষতিৰ বিষয়েও প্ৰধানমন্ত্ৰীক জনাব। বৈঠকত বানৰ পেকেজক লৈও আলোচনা হোৱাৰ সম্ভাৱনা আছে। বান প্ৰভাৱিত লোকৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিপূৰ্বে ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই বৈঠক অধিক তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে। ড০ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা। ৰাজ্য চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ জৰিয়তে বিভাগীয় কাম কাজ সুচল কৰাৰ লগতে প্ৰশাসন ব্যৱস্থাক জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সামূহিক উন্নয়ন কেন্দ্ৰ আদিক বিভিন্ন প্ৰশাসনীয় দায়িত্ব অৰ্পণ কৰা হ'ব। ইয়াৰ ফলত জিলা আয়ুক্তৰ কাৰ্যালয়ত কামৰ বোজা কিছু লাঘৱ হ'ব আৰু জনসাধাৰণৰ কামসমূহ শীঘ্ৰে নিষ্পত্তি কৰাত সহায় হ'ব। ৰাজ্যৰ 35খন জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়সমূহক জনসেৱাৰ সুসংগঠিত আৰু জনমুখী কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগীৰে চৰকাৰ আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰূপনগৰত কালি কামৰূপ মহানগৰ জিলা সংহত আয়ুক্তৰ কাৰ্যালয় মুকলি কৰি দিয়া ভাষণত ড০ শৰ্মাই এই কথা উল্লেখ কৰে। চৰকাৰী সেৱা লাভৰ বাবে জনসাধাৰণে কাৰ্যালয়লৈ অহাৰ প্ৰয়োজন যথাসম্ভৱ কম কৰিবলৈ আৰু আহিবলগীয়া হলেও সহজে সেৱা লাভৰ পথ প্ৰশস্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কাম কৰি আছে বুলি তেওঁ কয়। তদুপৰি কাৰ্যালয়লৈ অহা জ্যেষ্ঠ নাগৰিকসকলক বিশেষ সন্মান প্ৰদৰ্শন কৰি তেওঁলোকৰ কাম কাজ সুচাৰুৰূপে আৰু অগ্ৰাধিকাৰ দি কৰা ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
1: মই আমাৰ জিলা আয়ুক্তক অনুৰোধ কৰিম যে এই কাৰ্যালয়ৰ প্ৰতিটো ৰুমত CCTV থাকিব লাগে, প্ৰতিটো বাৰেণ্ডাত CCTV থাকিব লাগে আৰু বয়োজ্যেষ্ঠ নাগৰিকসকলক যাতে কোনেও থিয় কৰাই নথয়, ছিনিয়ৰ চিটিজেনসকলৰ আমাৰ কাৰ্যালয়বিলাকত যাতে সন্মান হ'ব পাৰে। আজিকালি বহুতে জেন জিৰ কথা কয়, মই ছিনিয়ৰ চিটিজেনৰ কথা বেছিকৈ ক'ব খুজিছো, কাৰণ এইবোৰ হ'ল শৃংখলা। DC মহোদয়ৰ সন্মুখত CCTV এটা সদায় থাকিব লাগে। বয়োজ্যেষ্ঠ মানুহক যদি কোনোবাই থিয় কৰাই থৈছে, DC-য়ে লগে লগে ইণ্টাৰকম কৰি মাৰিব লাগে যে মানুহজনক আপুনি কিয় থিয় কৰাই থৈছে।
0: জনসাধাৰণৰ হিতাৰ্থে প্ৰশাসনিক ক্ষমতাৰ অধিক বিকেন্দ্ৰীকৰণৰ সপক্ষে মত পোষণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অতিৰিক্ত জিলা আয়ুক্ত আৰু নিম্ন পৰ্যায়ৰ প্ৰশাসনিক বিষয়াসকলক অধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ অন্বেষণ কৰিব। তেওঁ কয় যে অতিৰিক্ত জিলা আয়ুক্তসকলক সৰ্বাধিক ক্ষমতা প্ৰদানৰ সম্ভাৱনাৰ বিষয়ে চালি জাৰি চোৱাৰ বাবে অহা মাহত জিলা আয়ুক্তসকলৰ এখন বৈঠক আহ্বান কৰা হ'ব। চৰকাৰে সদ্ভাৱনা প্ৰকল্পৰ অধীনত চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া আৰু সমজিলা আয়ুক্তসকললৈ হস্তান্তৰ কৰিব পৰা কাম কাজ চিনাক্ত কৰিব বুলি ড০ শৰ্মাই মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে জিলা আয়ুক্তসকলে সপ্তাহত দুবাৰকৈ এই কাৰ্যালয় ভ্ৰমণ কৰি ইয়াৰ কাম কাজ নিৰীক্ষণ কৰা উচিত। ড০ শৰ্মাই ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে। তেওঁ ৰাজ্যৰ প্ৰতিখন জিলাতে সকলো বিভাগৰ সংহত কাৰ্যালয় স্থাপন কৰা হ'ব বুলি উল্লেখ কৰে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে শিক্ষক শিক্ষয়িত্ৰীৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলি নিৰ্দেশনা সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। প্ৰাথমিক শিক্ষা সঞ্চালক সুৰঞ্জনা সেনাপতি স্বাক্ষৰিত জাননীখনত উল্লেখ কৰা অনুসৰি লোকপিয়লৰ কামত নিয়োজিত নোহোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে শিক্ষক বদলীকৰণ ব্যৱস্থাপনা প্ৰণালীযোগে দিয়া নিৰ্দেশনা অনুযায়ী 14 দিনৰ ভিতৰত নতুন কৰ্মস্থলীত যোগদান কৰিব লাগিব। অৱশ্যে লোকপিয়লৰ দায়িত্বত থকা শিক্ষক শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত এই সময়সীমা প্ৰযোজ্য নহ'ব। জাননীখনত লগতে বদলিৰ নিৰ্দেশনাৰ অন্য চৰ্ত আৰু নীতি অপৰিৱৰ্তিত হৈ থাকিব বুলি স্পষ্ট কৰি দিয়া হৈছে। চীনে অৰুণাচল প্ৰদেশৰ 60 কিলোমিটাৰ ভিতৰলৈ প্ৰৱেশ কৰিছে বুলি কৰা দাবী কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে ভুৱা বুলি প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰিজিজুৱে কয় যে বাংলাদেশৰ পৰা প্ৰচাৰিত আলোকচিত্ৰ আৰু ভিডিঅ'ৰ সহায়ত অৰুণাচল প্ৰদেশত চীনৰ প্ৰৱেশৰ ভুৱা চিত্ৰণ কৰা হৈছে। তেওঁ কয় যে এনে মিছা বাতৰিয়ে সীমান্ত অঞ্চলত পহৰা দিয়া সৈনিকসকলৰ মনোবল হ্ৰাস কৰাৰ লগতে বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। ভাৰত চীন সীমান্ত বিষয়টো অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এনে স্পৰ্শকাতৰ বিষয়ত ভুৱা আৰু প্ৰমাণবিহীন তথ্য দাঙি নধৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ কয় যে চীন সীমান্তত সীমা নিৰ্ধাৰণৰ ক্ষেত্ৰত সমস্যা আছে যদিও চীনে ভাৰতীয় গাঁও দখল কৰা

0: কথাটো সত্য নহয়। এনে অপপ্ৰচাৰত পতিয়ন নাযাবলৈ তেওঁ সকলোকে আহ্বান জনায়।
1: চাইনা জো হে 60 কিলোমিটার আন্দার ঘুস গিয়া তো এসা বাত নেই করনা চাহিয়ে। চাইনা অর ইন্ডিয়া কে বিচ মে অরুণাচল প্রদেশ মে বহুত লম্বা সীমা হ্যায় ওর জিস সীমা কো রেখাঙ্কিত নেই কিয়া গয়া হ্যায়, সীমা কা ওয়াহাঁ কোই বর্ডার পিলার্স নেই হ্যায়, তো জমিন পর বর্ডার কো ডিফাইন নেই কিয়া গয়া হ্যায়। ও অভি কা ইস্যু নেই হ্যায়, শুরু সে জব তিব্বত আলাগ রাষ্ট্র থা তব ভি তিব্বত অর ভারত কে বিচ মে জো সীমা হ্যায় উসকা ভি ডিলিমিটেশন নেই হুয়া, বর্ডার মে প্রবলেম হ্যায়। হামারে অরুণাচল কে গাঁও কে কুছ লোক বর্ডার প্রবলেম কো লেকর কে জো চিন্তা জাহির কিয়া হ্যায় ও সহি হ্যায়, ক্যোঁকি ওয়াহাঁ বর্ডার ডিলিমিটেশন নেই হুয়া।
0: ৰাজ্যিক নিৰ্বাচন আয়োগে যোৱা 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে লৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰিছে। মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচন বিধি 2025ৰ 16 নম্বৰ নিয়মৰ অধীনত জাৰি কৰা এই অধিসূচনা অনুসৰি বিশ্বনাথ জিলাৰ অন্তৰ্গত 27 নম্বৰ লোহিতমুখ আৰু 37 নম্বৰ বুৰৈ সমষ্টিত মুঠ ভোটগ্ৰহণ কেন্দ্ৰ 83টা। এই দুয়োটা সমষ্টিত মুঠ 32,164 ভোটদাতাৰ নাম সন্নিৱিষ্ট কৰা হৈছে। ইয়াৰ ভিতৰত 16,349 পুৰুষ আৰু 15,815 মহিলা ভোটদাতা আছে। ভোটাৰ তালিকা অনুসৰি 27 নম্বৰ লোহিতমুখ সমষ্টিত 38টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 48খন অধিসূচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে 37 নম্বৰ বুৰৈ সমষ্টিত 45টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 53খন অধিসূচিত মিচিং স্বায়ত্তশাসিত পৰিষদৰ গাঁও আছে। একেদৰে যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কালি জিলাখনৰ অন্তৰ্গত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমষ্টিৰ ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। জিলাখনৰ আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত অনুষ্ঠিত সংবাদমেলত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ নডেল বিষয়া শ্যামল ক্ষেত্ৰ গগৈ, সহকাৰী আয়ুক্ত তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ সহকাৰী নডেল বিষয়া মনজিৎ দলে উপস্থিত থাকে। ভোটদাতাসকলে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ ৱেবছাইটযোগে প্ৰকাশিত এই তালিকা সন্দৰ্ভত ওজৰ আপত্তি থাকিলে 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। 10 ছেপ্টেম্বৰ ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। 11 ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব। কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফু সংযোগী আন্তৰ্জাতিক ৰেল প্ৰকল্পৰ ক্ষেত্ৰ কালি ৰেল বিভাগ, বন বিভাগ আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়াৰ দলে পৰিদৰ্শন কৰে। ভাৰত ভূটান সীমান্তৰ প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ ক্ষেত্ৰত ধীৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ বাবে কিছু বাধাৰ সৃষ্টি হৈ আহিছিল। প্ৰস্তাৱিত ৰেল প্ৰকল্পৰ 10 কিলোমিটাৰ এলেকাজুৰি বন্যপ্ৰাণী বিচৰণৰ সম্ভাৱনাৰে অসুবিধাৰ সৃষ্টি হ'ব বুলি আশংকা কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী সময়ত এই বাধা আঁতৰ কৰাৰ বাবে সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ পৰিৱৰ্তে প্ৰায় 10 কিলোমিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতু সংলগ্ন ৰেলপথ নিৰ্মাণৰ বাবে ৰেল বিভাগৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল। কালি এই কামৰ বুজ লবলৈ উত্তৰ পূব সীমান্ত ৰেলৱে BTCৰ বন বিভাগৰ মুৰববী আৰু ৱাইল্ড লাইফ অব ইণ্ডিয়াৰ শীৰ্ষ বিষয়া অঞ্চলটোত উপস্থিত হৈ সবিশেষ বুজ লয়। BTCৰ বন বিভাগৰ মুৰববী বিষয়া সোণালী ঘোষে সাংবাদিকৰ আগত প্ৰস্তাৱিত ৰেলপথৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শনৰ বিষয়ে উল্লেখ কৰে।
2: আজি আমাৰ ইয়াতে এতিয়া গোটেই টীমটো আমাৰ আহিছে, আমাৰ অনৰেবল চিফ মিনিষ্টাৰ ছাৰৰ নিৰ্দেশত, আমাৰ অনৰেবল চিফ ছাৰৰ নিৰ্দেশত। আমাক সকলোৱে সেইটো জনাইছিলে কি আপোনালোকে যিটো আমাৰ হাতীৰ এলিফেণ্টছৰ এক্সপাৰ্টছ বা আমাৰ যিখিনি ছাইণ্টিষ্ট হয় যিবিলাকে ইয়াৰ ওপৰত গৱেষণা কৰে তেখেতক লৈ আজি আমাৰ ৰেলৱেজ টীম, আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট BTC ফৰেষ্ট ডিপাৰ্টমেণ্ট, আমাৰ ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু আমাৰ যিখিনি ছাইণ্টিষ্টবিলাকে আমি সকলোৱে আহিছো। এতিয়া আমি এটা ফিল্ড ভিজিট কৰি আছো প্ৰত্যেকটো পইণ্ট য'ত য'ত আমাৰ ৰেলৱে লাইন বা ৰেলৱে ক্ৰছিং এইখিনিটো আমি এতিয়া ষ্টাডি কৰি আছো। এইটো আমাৰ চিৰাং ৰিফু এলিফেণ্ট ৰিজাৰ্ভৰ পাৰ্ট হয়।
0: উজনি মাজুলী ঐতিহাসিক ভকতি বিল আৰু টুনি নৈৰ পৰিষ্কাৰ কাৰ্য আৰু উন্নয়নমূলক কামৰ অগ্ৰগতি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে পৰিদৰ্শন কৰে। আয়ুক্তগৰাকীয়ে ভকতি বিলৰ পৰিষ্কাৰকৰণ আৰু পুনৰজীৱিতকৰণৰ ফলত অঞ্চলটোত সৃষ্টি হ'ব পৰা সম্ভাৱনাময় পৰ্যটনস্থলীত মৎস্য উৎপাদনৰ সুযোগ, জলজ সম্পদৰ সংৰক্ষণ আৰু স্থানীয় ৰাইজৰ জীৱিকাৰ সম্ভাৱনাকে ধৰি বিভিন্ন দিশ পৰ্যালোচনা কৰে। তেওঁ টুনি নৈ আৰু ভকতি বিলৰ জলসম্পদক লৈ সুপৰিকল্পিতভাৱে ব্যৱহাৰ কৰি কাষৰীয়া কৃষিভূমিত জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰাৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ বিষয়েও আলোচনা কৰে। আয়ুক্তগৰাকীয়ে জলসম্পদ, লোক নিৰ্মাণ, কৃষি আৰু জলসিঞ্চন বিভাগৰ বিষয়াসকলৰ লগতে স্থানীয় ৰাইজৰ সৈতেও মত বিনিময় কৰে। দক্ষিণ শালমাৰা, মানকাছৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে কালি এটা গুৰুত্বপূৰ্ণ ৰায়যোগে পক্সৰ গোচৰত অভিযুক্ত দুজন লোকক দোষী সাব্যস্ত কৰে আৰু 20 বছৰকৈ সশ্ৰম কাৰাদণ্ডৰ লগতে 30,000 টকাকৈ জৰিমনা বিহে। দক্ষিণ শালমৰাৰ থানাৰ অন্তৰ্গত পিপুলবাৰী গাঁৱৰ ইছমাইল হুছেইন আৰু আমিৰুল হক ওৰফে ৰাজুৱে মিলি একেই গাঁৱৰ এগৰাকী নাবালিকাক অপহৰণ কৰি অজ্ঞাত স্থানলৈ নি ধৰ্ষণ কৰিছিল। ঘটনা সংক্ৰান্তত ভুক্তভোগীৰ পৰিয়ালে 2022 চনৰ 7 জানুৱাৰীত এজাহাৰ দাখিল কৰিছিল। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত

0: আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইপিনে ইষ্ট বেংগল এফ চিয়ে যোৱা নিশা কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাইব্ৰেকাৰৰ সহায়ত 5-3 গলত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। এতিয়া আহক অৰুণিমা গোস্বামীৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: প্ৰতিৰক্ষা ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ বাবে 405 বিধ প্ৰতিৰক্ষা সামগ্ৰীৰ আমদানিত কেন্দ্ৰৰ নিষেধাজ্ঞা, 6 জানুৱাৰীৰ পৰা ৰাজ্যত পুনৰ গুণোৎসৱ, জুবিন হত্যাৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ এখন আবেদন, উচ্চতম ন্যায়ালয়ৰ নাকচ আদি বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ কয়লা খনন চলি থকা বুলি এটা তথ্যভিত্তিক বাতৰি কাৰ্বি আংলং ডিমা হাছৰ কলা হীৰাৰ মুক্ত বেহা শিৰোনামেৰে অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ইপিনে দৈনিক অসম কাকতে ৰাজ্যখনত মাদক দ্ৰব্যৰ সৰবৰাহে বিপদজনক ৰূপ লোৱা বুলি এটা বাতৰি মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এই প্ৰসংগতে যোৰহাটৰ অন্বেষা শইকীয়া নামৰ যুৱতীগৰাকীৰ মৃত্যুৰ বাতৰিটো কাকতখনে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দৈনিক জনমভূমি কাকতে অন্বেষাৰ মৃত্যুৱে উন্মোচন কৰিলে যোৰহাটৰ অন্ধকাৰ জগতৰ ছবি শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। পি এম কেয়াৰ্ছ ফাণ্ডৰ 8,452 কোটি টকা জমাৰ 0.01% খৰচ হৈছে বুলি এটা বাতৰি আমাৰ অসম কাকতে পি এম কেয়াৰ্ছ ফাণ্ডত আউটগয়িং নাই শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমমালাৰ চতুৰ্থ পৰ্যায়ৰ অধীনত গ্ৰাম্য যোগাযোগ ব্যৱস্থাৰ বাবে 10,000 কোটি টকা ব্যয়ৰ পদক্ষেপ লোৱাৰ এটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ষোড়শ বিত্ত আয়োগে এছ ডি আই এফ আৰু এছ ডি এম এফৰ অধীনত অসমলৈ 5,825 কোটি টকা আবণ্টনৰ পৰামৰ্শ দিয়াৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত বান বিষয়ক লৈ আজি বৈঠকৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে কালি ৰূপনগৰত সংহত আয়ুক্ত কাৰ্যালয় মুকলি কৰাৰ বাতৰিটো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে পূব অসমৰ বিধ্বংসী বানৰ কাৰণ মানৱ সৃষ্ট বুলি এটা বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ বাবে মৰমী কাশ্যপৰ ওচৰলৈ যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্য চৰকাৰৰ অসমমালা উদ্যমৰ চতুৰ্থ পৰ্যায়ৰ জৰিয়তে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন ত্বৰান্বিত কৰাৰ লক্ষ্য। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিক লৈ আজি নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈঠক। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ অন্ত আৰু আন্তঃজিলা পাৰস্পৰিক বদলি সন্দৰ্ভত গুৰুত্বপূৰ্ণ জাননী আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। এতিয়া নিবেদন কৰিবলৈ লোৱা হৈছে চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানৰ আৰম্ভণিতে শুনক জুবিন গাৰ্গ আৰু জুবলি বৰুৱাৰ কণ্ঠৰ এটি গীত মিছন চাইনা ছবিৰ পৰা। গীতৰ কথা আৰু সুৰ জুবিন গাৰ্গৰ।

অনুষ্ঠানত এইবাৰ শুনক মহালক্ষ্মী আয়াৰৰ কণ্ঠৰ এটি গীত গানে কি আনে ছবিৰ পৰা, গীতৰ কথা আৰু সুৰ জুবিন গাৰ্গৰ।

শ্রোতাসকলে ৰূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনক দেৱজিৎ শাহ আৰু তৰালী শৰ্মাৰ কণ্ঠৰ এটি গীত বৰলাৰ ঘৰ ছবিৰ পৰা। গীতৰ কথা দিলীপ কুমাৰ বৰাৰ আৰু সংগীত কে আৰ শ্ৰীজিতৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনক হিন্দী মিডিয়াম ছবিৰ এটি গীত তনিষ্কা সংভীৰ কণ্ঠত। গীতৰ কথা কুমাৰৰ, সংগীত শচীন জিগৰৰ।

ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত শুনক নটংকী চালা ছবিৰ এটি গীত ফালক শবীৰৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

ফলক শাবিৰৰ কণ্ঠৰ গীতি শুনিলে ৰূপালী ধু অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া সময় পুৱা 9:45 গৈছে। ইয়াৰ লগে লগে আমাৰ এই অধিৱেশনৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী অধিৱেশন দিনৰ 11:30 বজাত মুকলি কৰা হ'ব। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডিএম ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। আমাৰ অনুষ্ঠানসমূহ মোবাইলত শুনিবলৈ ডাউনলোড কৰক এপ নিউজ অন AIR অথবা AIR ৰেডিঅ'। আমাৰ এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মঞ্জয় শৰ্মা পাটগিৰি, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, বিবেক শৰ্মা আৰু পম্পা চন্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, আৰু ডিউটি ৰুম সহায়কাৰী ভৱেন শৰ্মা। ষ্টুডিঅ'ত আছো মই অস্মিতা ভাগৱতী। নিবেদন কৰিবলৈ লোৱা হৈছে গীতি মালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনক হাছিনা হাজৰিকাৰ কণ্ঠৰে এটি গীত। গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ, প্ৰযোজনা বিপুল বৰুৱাৰ।

শ্রোতাসকলে গীতিমালিকার গীত অনুষ্ঠানটি শুনে আছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এবাৰ শুনক ৰীতা বৰুৱাৰ কণ্ঠৰ এটি গীত, গীতৰ কথা মুন্নেশ্বৰ বৰ্মনৰ।

অনুষ্ঠানত এইবাৰ শুনক পংকজ বৰদলৈৰ কণ্ঠৰে এটি গীত। গীতৰ কথা আনিছো জামানৰ, প্ৰযোজনা পংকজ শৰ্মাৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত শুনক গীতাঞ্জলি গায়নৰ কণ্ঠৰ এটি গীত। গীতৰ কথা মনোৰমা বৰগোহাঁইৰ, প্ৰযোজনা কিশোৰ দাসৰ।

0: গীতাঞ্জলি গায়নৰ কণ্ঠৰ গীতটি শুনিলে গীতিমালিকাৰ গীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

0: অগ্নিযুগৰ গান,
1: অগ্নিযুগৰ পিৰিঙতী মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
2: আভৰণ মোৰ সুৰৰ মোৰ তনা।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
2: অনুভূতি মোৰ তীত ৰহণীয়া।
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

নমস্কাৰ সমশ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ।

প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি খন্তেক পিছতে অৰ্থাৎ 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব ছানী বৰ্মনৰ কণ্ঠত আধুনিক গীত।

বৰষা শৰ্মাৰ দ্বাৰা পৰিৱেশিত লোকগীত শুনিবলৈ পাব 6:30। 7:20 নিবেদন কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত থাকিব অভিনেতা নিশিৰঞ্জন কে মল্লিকা আৰু অনুষ্ঠানত উপস্থিত থাকিব কণ্ঠশিল্পী তথা অভিনেত্ৰী বৰষা বৰা। অনুষ্ঠানটিৰ আগ ধৰিব ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী। প্ৰিয় শ্ৰোতা, এতিয়া জানো শুনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও একে সময়তে অৰ্থাৎ 5:10 শুনিবলৈ পাব যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55। 6:10 শুনিবলৈ পাব জিকিৰ। শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি শুনিবলৈ পাব 6:30। 7:20 নিবেদন কৰা হ'ব ন প্ৰতিভা অনুষ্ঠানটি। নিশা 8:05 নিবেদন কৰা হ'ব মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইখনমান হিন্দী ছবিৰ গীতেৰে। প্ৰথমে শুনাবলৈ লৈছো বজৰংগী ভাইজান ছবিখনৰ পৰা আতিফ ইছলামৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে, আদিব ইছলামৰ কণ্ঠত বজৰংগী ভাইজান ছবিখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো বজৰংগী ভাইজান ছবিখনৰ পৰাই জুবিন নটিয়ালৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো দবাং ছবিখনৰ পৰা ৰাহত ফাটিয়ালিখনৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো দাবাং ছবিখনৰ পৰাই সুখবিন্দৰ সিং আৰু ৱাজিদৰ কণ্ঠত এই গীতটি।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো পাৰ্টনাৰ ছবিখনৰ পৰা সোনু নিগম, সাজিদ সুনিধি চৌহান আৰু নৰেশ আয়াৰ কণ্ঠত এই গীতটি।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apccl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত

Sì, sai, questo. এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। অসম লোকসেৱা আয়োগে 137টা ভেটেনাৰী অফিচাৰ, ব্লক ভেটেনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচাৰিছে। প্ৰাৰ্থী এনিমেল হাজবেণ্ডেৰী এণ্ড ভেটেনাৰী ছায়েন্স বিষয়ত ডিগ্ৰী থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ। লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট এনিমেল হাজবেণ্ডেৰী ডট আছাম ডট গভ ডট ইন। আবেদনৰ শেষ তাৰিখ 8 ছেপ্টেম্বৰ। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

গুৱাহাটী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত

ফোন-ইন অনুরোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি এইটো কি থওক। আমাৰ নম্বৰ হৈছে 600-3136-9444। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-3136-9444।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ কিৰণতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতেই শুনিবলৈ পাব সন্ধিয়াৰ আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ এশ দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহান শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাৰ বিৰোধিতাৰে যোৰাবাটত অসমৰ চালকৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড FC আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি নমস্কাৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা আৰু মোৰ সৈতে আছে পৰিস্মিতা দিহিঙীয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে ডঃ শৰ্মাই বানত বেয়াকৈ ক্ষতিগ্ৰস্ত উজনি অসমৰ 4খন জিলাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সাহায্য আৰু পুনৰুদ্ধাৰ অভিযানৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে তেওঁ লগতে অসম চৰকাৰৰ নতুন কাৰ্যকালৰ প্ৰথম এশ দিনৰ গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়েও প্ৰধানমন্ত্ৰীক অৱগত কৰে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিলক সাক্ষাৎ কৰে সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে জলসিঞ্চনৰ আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু দীৰ্ঘম্যাদী জল সংৰক্ষণ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰে বিশেষকৈ জলজীৱন মিছন অধিক শক্তিশালী কৰাৰ উপায় আৰু শিলহাকো বিলৰ পুনৰুজ্জীৱিতকৰণৰ বিষয়ে আলোচনাত ঠাই পায় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে বিলখনৰ জলধাৰণ ক্ষমতা ঘূৰাই আনিবলৈ হাতত লোৱা 237 কোটি টকাৰ প্ৰকল্পটোত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ কথা ডঃ শৰ্মাই সদৰি কৰে চৰকাৰে প্ৰকল্পটো অহা বছৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে ডঃ শৰ্মাই আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীকো সাক্ষাৎ কৰাৰ কথা ৰাজ্যত বিজেপি শাসিত NDA চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম এশ দিনত গ্ৰামাঞ্চলৰ উন্নয়ন আৰু জনসাধাৰণৰ জীৱন জীৱিকাৰ মান উন্নত কৰাৰ দিশত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি

0: পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি শ্ৰীবৰাই কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত যোৱা 12 মেৰ পৰা 19 আগষ্টলৈ ৰাজ্যত 1,46,550 বাসগৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে। তদুপৰি বিগত 100 দিনত ভি বি জি ৰামজী আৰু এম জি এনৰেগা আঁচনি সফলভাৱে ৰূপায়ণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক দক্ষ আৰু জনমুখী কৰি তোলাৰ লক্ষ্যৰে 460 প্ৰশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে 16,999 পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত 11,050 পঞ্চায়তী ৰাজ প্ৰতিনিধি আৰু 5,949 জিলা খণ্ড আৰু গাঁও পঞ্চায়তৰ বিষয়া কৰ্মচাৰী আছে। ইপিনে এই উপলক্ষে আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ত আয়োজিত এখন বৈঠকত মন্ত্ৰী শ্ৰীবৰাই এই অভিযানৰ অধীনত ৰূপায়ণ হৈ থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 100 দিনীয়া কৰ্ম পৰিকল্পনাৰ অগ্ৰগতি আৰু সাফল্যসমূহৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ আৰ্থ সামাজিক অৱস্থা উন্নত কৰাৰ লক্ষ্যৰে বিশেষকৈ আত্মসহায়ক গোটসমূহক শক্তিশালী কৰাৰ বাবে তৃণমূল পৰ্যায়ত দায়বদ্ধতাৰে কাম কৰি অহা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়া কৰ্মচাৰীসকলৰ শলাগ লয়। তেওঁ গ্ৰামোন্নয়নৰ গতি অধিক ত্বৰান্বিত কৰাৰ লগতে জনসাধাৰণৰ বাবে বহনক্ষম জীৱিকাৰ সুযোগ সৃষ্টিৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সকলোকে নতুন উদ্যম আৰু নিষ্ঠাৰে কাম কৰিবলৈ আহান জনায়। বৈঠকত বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব বি কল্যাণ চক্ৰৱৰ্তী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্তলমণি শৰ্মা বৰদলৈৰ লগতে অন্যান্য বিষয়াসকল উপস্থিত থাকে। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোকক চিনাক্ত কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি জিলাখনত ৰেচন কাৰ্ডসমূহ পুনৰীক্ষণ কৰাৰ সময়তে এই অযোগ্য হিতাধিকাৰীসকলৰ তথ্য পোহৰলৈ আহিছে। জিলা প্ৰশাসনে এই তথ্য লাভৰ পাছতেই এনে লোকৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। জিলা খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ পৰিদৰ্শক বিনয় কৃষ্ণ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰিছে।
1: প্ৰায় 5,000 মানুহ ইলিগেলি আৰু কোনো যোগ্যতা ভিত্তি নোহোৱাকৈ ৰেচন কাৰ্ড কৰি আছে। তাতে বহুত মানুহ ইনকাম টেক্স হোল্ডাৰো আছে, চেণ্ট্ৰেল বোৰ্ড অফ ডাইৰেক্ট টেক্সেছৰ আণ্ডাৰো আছে, ভেহিকেল অনাৰশ্বিপ মানে লাগজাৰী ভেহিকেলছৰ কথাও আছে, তাৰপিছত লেণ্ড হোল্ডিং আছে। মেইনলি ইনকাম গ্ৰুপটোৰ কাৰণে বেছি আহিছে, এটা চৰকাৰী চাকৰিয়ালো আমি পাইছোঁ। সেনেকুৱা মানুহক আমি এখন নটিচ দিছোঁ আৰু তেওঁলোক কাৰ্ডখিনি আমি ভলেণ্টাৰী চাৰেণ্ডাৰ কৰিবলৈ 27 আগষ্টলৈ বান্ধি দিছোঁ। তো 27 আগষ্টত যদি ভিতৰত যদি কোনোবাই আহি কাৰ্ডখন নিয়ে, আমি সেইখন গ্ৰহণ কৰিম। তেওঁৰ ওপৰত কোনো আইনী প্ৰক্ৰিয়া বা আইনী আমি কোনো হেৰি নলওঁ। যদি 27 আগষ্টৰ পিছত কাৰ্ড চাৰেণ্ডাৰ নহয়, তেনেহ'লে কোনো জাননী দিয়া নহ'ব। আৰু যিটো এচেঞ্চিয়েল কমোডিটিজ এক্ট আছে, 2005ত এমেণ্ডমেণ্ট হৈছে 1955খন, আৰু ভাৰতীয় ন্যায় সংহিতাত যিটো প্ৰচিডিউৰ কৰিব লাগে আমি গ্ৰহণ কৰোঁ।
0: জিলা প্ৰশাসনে এটা নিৰ্দেশযোগে অযোগ্য হিতাধিকাৰীসকলক 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই নিজ নিজ ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ আহান জনাইছে। নিৰ্ধাৰিত সময়ৰ ভিতৰত ৰেচন কাৰ্ডসমূহ ঘূৰাই নিদিলে তেওঁলোকৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: মেঘালয়ৰ শ্বিলঙত খাচী ছাত্ৰ সন্থাই অসমৰ বাহনৰ ওপৰত আক্ৰমণ চলোৱা ঘটনাক লৈ আজি খানাপাৰাৰ যোৰাবাটত অসমৰ চালকসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চালকসকলে পথৰ মাজত অৱস্থান কৰি বিভিন্ন শ্লোগান দিয়াৰ লগতে মেঘালয়ৰ পঞ্জীয়ন নম্বৰ থকা বাহনসমূহৰ চলাচলত বাধা আৰোপ কৰে। ইয়াৰ ফলস্বৰূপে গুৱাহাটীৰ পৰা মেঘালয় অভিমুখে যাবলগীয়া বহু পৰ্যটক আবদ্ধ হৈ পৰে। প্ৰতিবাদী চালকসকলে মেঘালয়ৰ এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকৰ বাহনো গুৱাহাটীত প্ৰৱেশ কৰাত বাধা আৰোপ কৰে। ইয়াৰ মাজতে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা প্ৰতিবাদস্থলীত উপস্থিত হৈ খাচী ছাত্ৰ সন্থাৰ এনে কাৰ্যক ধিক্কাৰ দিয়ে। তেওঁ দোষীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। ইপিনে এই ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে উদ্বেগ প্ৰকাশ কৰিছে। শিৱসাগৰত আজি সাংবাদিকৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি সাধাৰণ সম্পাদকগৰাকীয়ে দোষীসকলক শীঘ্ৰে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়। তেওঁ লগতে দুয়োখন ৰাজ্যৰ চৰকাৰক এই বিষয়ত হস্তক্ষেপ কৰি আলোচনাৰ মাধ্যমেৰে সমস্যাটোৰ সমাধানৰ বাবে আহান জনায়।
3: আমি তাৎক্ষণিকভাৱে অসম আৰু মেঘালয় চৰকাৰক এই বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। অসমৰ নম্বৰ প্লেটধাৰী বাহন দেখা পালে তাত থকা যাত্ৰীক মাৰপিট কৰে, বাহন ভাঙি পেলায় আৰু জনসাধাৰণৰ জীৱন আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে। সেইসকল দুৰ্বৃত্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি তেওঁলোকক কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ। এই ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৎক্ষণিকভাৱে হস্তক্ষেপ কৰি গোটেই বিষয়টো

0: দুইখন চৰকাৰে যাতে আলোচনাৰ মজিয়াত গোটেই বিষয়টো সমাপ্ত কৰিব পাৰে আৰু আমি সদৌ অসম ছাত্ৰ সন্থায়ো এই সন্দৰ্ভত খাচী ছাত্ৰ সন্থাৰ লগত আলোচনাত মিলিত হ'ম, উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেচুৱে গোটেই বিষয়টোৰ সন্দৰ্ভত আমি আলোচনাত মিলিত হ'ম। আৰু আমাৰ এটা স্পষ্ট কথা যে এনেকুৱা ধৰণৰ ঘটনাই আমাৰ ৰাজ্যসমূহৰ মাজত থকা সমন্বয় সম্প্ৰীতি ক'ৰবাত বিনষ্ট কৰি পেলাব আৰু জনসাধাৰণ আশ্বস্ত হ'ব পৰাকৈ এই সন্দৰ্ভত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব আৰু আহিব লগা সময়ত এনেকুৱা পৰিস্থিতি যাতে পৰিৱেশ পুনৰ উদ্ভৱ হ'ব নোৱাৰে চৰকাৰ দৃঢ় হ'ব লাগিব, কঠোৰ হ'ব লাগিব।
1: তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক উদয় পাছোৱানৰ নেতৃত্বত বিভিন্ন বিভাগৰ বিষয়ববীয়াসকলে আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত শিৱসাগৰ জিলা তথা বানপীড়িত অঞ্চলসমূহৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। ONGCয়ে এই বৈঠকতে শিৱসাগৰ নগৰৰ নলা নৰ্দমা ব্যৱস্থা উন্নত কৰাৰ বাবে 50 কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লয়। তদুপৰি শিৱসাগৰ, নাজিৰা আৰু সোণাৰী নগৰত বানৰ পাছত জমা হোৱা জাবৰ জোঁথৰ নিষ্কাশনৰ বাবে যাৱতীয় ব্যৱস্থা লোৱাৰো সিদ্ধান্ত লয়। ONGCয়ে জিলাখনত বানত ভাগি পৰা লুৰ দলংসমূহ পুনৰ নিৰ্মাণৰ বাবে প্ৰয়োজনীয় লুৰ পাইপসমূহ যোগান ধৰাৰো প্ৰতিশ্ৰুতি দিয়ে। তদুপৰি বানপীড়িত গাঁওসমূহত পৰ্যায়ক্ৰমে নামঘৰ, ৰাজহুৱা প্ৰেক্ষাগৃহ নিৰ্মাণৰ ক্ষেত্ৰতো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। বানৰ পাছত ক্ষতিগ্ৰস্ত ৰাইজক সকাহ দিয়াৰ বাবে শিৱসাগৰ সমষ্টিৰ 10,000 বান প্ৰভাৱিত লোকক বিচনা আৰু তুচক যোগান ধৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। মিচিং স্বায়ত্তশাসিত পৰিষদৰ সমাগত নিৰ্বাচনৰ বাবে 40টা সমষ্টিৰ ফটোসহ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। এই ভোটাৰ তালিকা অনুসৰি মুঠ ভোটদাতাৰ সংখ্যা হৈছে 6,53,722। ইয়াৰে 3,26,566 পুৰুষ, 3,27,153 মহিলা আৰু 3 তৃতীয় লিংগৰ ভোটদাতা। 40টা সমষ্টিৰ বাবে 1,030 ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হ'ব। জনসাধাৰণে এই খচৰা ভোটাৰ তালিকা চক্ৰ বিষয়াৰ কাৰ্যালয়, খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, সংশ্লিষ্ট সমষ্টিৰ অন্তৰ্গত পৌৰসভা, টাউন সমিতি, উপ পঞ্জীয়কৰ কাৰ্যালয়, আৰক্ষী থানা, চাহবাগিচা, গাঁও পঞ্চায়তৰ কাৰ্যালয় আৰু ERMSSEC ৱেবছাইটত চাব পাৰিব। তেওঁলোকে লগতে এই ক্ষেত্ৰত কোনো দাবী বা আপত্তি থাকিলে অহা 3 ছেপ্টেম্বৰৰ ভিতৰত দাখিল কৰিব পাৰিব। ৰাজ্যৰ বিভিন্ন ঠাইত চলি থকা যক্ষ্মা ৰোগ নিৰ্মূল অভিযানৰ অংশ হিচাপে আজি মৰিগাঁও জিলাৰ জাগি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিক্ষয় মিত্ৰ কাৰ্যসূচীৰ অধীনত অঞ্চলটোৰ যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ সামগ্ৰীৰ টোপোলা বিতৰণ কৰা হয়। মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত ডালমিয়া ভাৰত ফাউণ্ডেশ্যনে 75 যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত জিলায়ুক্ত ডঃ নীলাক্ষী বৈশ্যৰ লগতে জিলা যক্ষ্মা কেন্দ্ৰৰ বিষয়া তথা চিকিৎসাকৰ্মীসকল উপস্থিত থাকে। তেওঁলোকে ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ, সময়োপযোগী চিকিৎসা আৰু ৰোগীসকলক পুষ্টিকৰ খাদ্য যোগানৰ জৰিয়তে জিলাখনৰ পৰা যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ 6 নম্বৰ কলনীত আজি ৰেল বিভাগে আৰক্ষী আৰু জিলা প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলায়। ৰেল বিভাগে আজি পুৱাৰে পৰা অভিযান চলাই অঞ্চলটোত ৰেল বিভাগৰ ভূমিত অবৈধভাৱে বসবাস কৰা লোকসকলক উচ্ছেদ কৰে। আমাৰ গুৱাহাটীৰ সংবাদদাতাই জনোৱা মতে এই লোকসকলক পূৰ্বে ৰেল বিভাগৰ তৰফৰ পৰা উচ্ছেদৰ জাননী জাৰি কৰা হৈছিল যদিও তেওঁলোকে সেই স্থান ত্যাগ নকৰাত আজি আৰক্ষী আৰু প্ৰশাসনৰ সহযোগত উচ্ছেদ অভিযান চলোৱা হয়। কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ 9 নম্বৰ প্ৰৱেশদ্বাৰৰ সমীপত বন বিভাগে আজি এজন চোৰাং চিকাৰীক আটক কৰে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বনৰীয়া জীৱ জন্তু চিকাৰৰ চেষ্টা চলোৱা চোৰাং চিকাৰীজন মুণ্ডল মুৰ্মু বুলি চিনাক্ত কৰা হৈছে। বন বিভাগে লোকজনৰ পৰা 2টা বন্দুক আৰু অন্যান্য সামগ্ৰী জব্দ কৰে।
2: অসমৰ ইতিহাস আৰু সংস্কৃতিৰ অবিচ্ছেদ্য অংশ বিশ্বনাথ জিলাৰ চতিয়াৰ গৌৰৱময় ঐতিহ্য উদযাপনৰ বাবে আজি চতিয়া দিৱস উদযাপন কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু চতিয়াবাসীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত পুৱাৰ ভাগত পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হয়। অনুষ্ঠানত অংশ লৈ মন্ত্ৰী বিমল বৰাই স্বাধীনতা সংগ্ৰামত চতিয়াৰ ৰাইজৰ অসীম ত্যাগক শ্ৰদ্ধাৰে সোঁৱৰে। তেওঁ কয় যে দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে চতিয়া থানাত ব্ৰিটিছৰ পতাকা নমাই ত্ৰিৰংগ পতাকা উত্তোলন কৰাটোৱে চতিয়াবাসীৰ দেশপ্ৰেম আৰু বীৰত্বকে প্ৰতিফলিত কৰে।
3: আজিৰ এই দিনটো দেশ মাতৃৰ প্ৰতি ভালপোৱাৰ দিন হিচাপে চতিয়া দিৱস হিচাপে আয়োজন কৰা হৈছে। যোৱা 22 চনৰ পৰা ৰাইজৰ উদ্যোগত আৰু যোৱা বৰ্ষৰ পৰা অসম চৰকাৰৰ উদ্যোগত চৰকাৰীভাৱে এই চতিয়া দিৱস উদযাপন কৰা হৈছে। এইবাৰ দ্বিতীয়টো বৰ্ষ। মই ভাবোঁ যে এই ঐতিহাসিক দিনটো উদযাপন

0: অনুষ্ঠানৰ জৰিয়তে আমি কেৱল এটা ঐতিহাসিক দিন উদযাপন কৰাই নহয় বৰঞ্চ আজিৰ সমাজতো প্ৰজন্মৰ লগত আমাৰ উত্তৰ প্ৰজন্ম আমাৰ পূৰ্ৱৱৰ্তী মানুহৰ চিন্তাধাৰা দেশপ্ৰেম ত্যাগ এইসমূহ যেন বিনিময় কৰাৰ এটা ঐতিহাসিক আজি দিন হৈ পৰিব ভৱিষ্যতৰ দিনতো সেইকাৰণে আজিৰ দিনটো আমি সকলোৱে পালন কৰোঁ।
1: অনুষ্ঠানত অংশ লৈ নদুৱাৰৰ বিধায়ক পদ্ম হাজৰিকাই এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে। কেন্দ্ৰীয় চৰকাৰৰ মেৰা ৰেচম মেৰা অভিমান শীৰ্ষক ৰাষ্ট্ৰীয় অভিযানৰ অংশস্বৰূপে আজি ধেমাজিতো ৰেচম বিভাগে মোৰ ৰেচম মোৰ গৌৰৱ শীৰ্ষক এটা সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। ধেমাজিৰ সহকাৰী ৰেচম সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত হাতীগড় গাঁও পঞ্চায়তত আয়োজিত এই সজাগতা সভাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা 55গৰাকী ৰেচম খেতিয়কে অংশগ্ৰহণ কৰে। সভাত যোৰহাট আঞ্চলিক ৰেচম গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডাঃ মিহিৰ ৰাভাই অংশগ্ৰহণ কৰি বৈজ্ঞানিক পদ্ধতিৰে এৰী মুগা পালন কৰি কিদৰে অধিক উৎপাদন কৰিব পাৰি এই সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায়। উল্লেখযোগ্য যে জিলাখনত এৰী মুগা পালনৰ সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি ৰেচম বিভাগে হাতীগড় বৰবাম গোগামুখ জীয়াদলকে ধৰি 8টা স্থানত অনুৰূপ ধৰণৰ সজাগতা সভা আয়োজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17বাৰৰ চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক। ৰাজ্য চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ 100 দিনত প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 1,46,550 বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। দক্ষিণ হালমাৰা মানকাছৰ জিলাত 5,000ৰো অধিক অযোগ্য ৰেচন কাৰ্ড থকা লোক চিনাক্ত 27 আগষ্টৰ ভিতৰত স্বেচ্ছাই ৰেচন কাৰ্ডসমূহ উভতাই দিবলৈ প্ৰশাসনৰ আহান। আৰু ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত খন্তেক পাছতে নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু মোহন বাগান ছুপাৰ জায়েণ্ট মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানে। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মে সৰফিৰোজী। सर्वोच्च न्यायालय ने पूर्व न्यायाधीश आर सुभाष रेड्डी की अध्यक्षता में 5 सदस्यीय उच्चाधिकार प्राप्त जांच समिति गठित की है। ये समिति दिल्ली में प्रदर्शनकारी छात्रों पर पुलिस और सुरक्षा कर्मियों के जरूरत से ज्यादा बल प्रयोग और पुलिस कर्मियों के खिलाफ हिंसा के आरोपों की जांच करेगी। समिति में पंजाब और हरियाणा उच्च न्यायालय के पूर्व मुख्य न्यायाधीश रविशंकर झा, दिल्ली उच्च न्यायालय की पूर्व न्यायाधीश शैलिंदर कौर, सीबीआई के पूर्व निदेशक कृषि कुमार शुक्ला और मेघालय के सेवानिवृत्त पुलिस महानिदेशक एल आर बिश्नोई भी शामिल होंगे। मुख्य न्यायाधीश न्यायमूर्ति सूर्यकांत, जॉय माल्य बागची और न्यायाधीश वी मोहना की खंडपीठ ने कहा कि उच्च स्तरीय जांच समिति कुछ मुद्दों पर प्राथमिकता के आधार पर काम करे, जिनमें सबसे अहम मुद्दा महिला प्रदर्शनकारियों के खिलाफ लक्षित हिंसा और छेड़छाड़ की कथित घटनाओं से जुड़ा है। झारखंड उच्च न्यायालय ने आज 11वीं से 13वीं झारखंड लोक सेवा आयोग परीक्षा और खाद्य सुरक्षा अधिकारी भर्ती परीक्षा के अंतर्गत नियुक्तियों को रद्द करने के झारखंड सरकार के फैसले पर रोक लगा दी है। न्यायाधीश न्यायमूर्ति दीपक रोशन ने सरकार की परीक्षा रद्द करने की अधिसूचना को चुनौती देने वाली 3 अलग-अलग याचिकाओं पर सुनवाई करते हुए ये फैसला सुनाया। न्यायालय ने निर्देश दिया कि चुने गए उम्मीदवारों को बहाल किया जाए। न्यायालय ने कहा कि उचित प्रक्रिया और न्याय के सिद्धांतों का पालन किए बिना उन्हें हटाया नहीं जा सकता। अगली सुनवाई 15 सितम्बर को होगी। चेन्नई के पास महाबलीपुरम में गृह मंत्री अमित शाह की अध्यक्षता में 31वीं दक्षिण क्षेत्रीय परिषद की बैठक हुई। बैठक में मुख्यमंत्रियों और वरिष्ठ अधिकारियों ने क्षेत्र की प्रगति, विकास और हितों से जुड़े साझा मुद्दों तथा प्राथमिकताओं पर विचार विमर्श किया। बैठक में स्वास्थ्य क्षेत्र के लिए कोष, बुनियादी ढांचे, पर्यावरण संरक्षण और क्षेत्रीय सुरक्षा के मामलों में सहकारी संघवाद पर बल दिया गया। भारत और जापान के रक्षा मंत्रियों की बैठक आज नई दिल्ली में हुई। रक्षा मंत्री राजनाथ सिंह और जापान के रक्षा मंत्री शिंजीरो कोइजुमी ने बैठक की सह अध्यक्षता की। बैठक में समुद्री सुरक्षा मजबूत करने, मेक

এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিৰ ভিতৰত আছে, ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ দিশত ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ মহাবল্লীপুৰমত 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ নেতৃত্বত চৰকাৰে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ বিৰুদ্ধে হিংসাম্মক ঘটনাৰ তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে এখন তদন্ত সমিতি গঠন কৰিছে। আৰু দুৰাণকাপ ফুটবল প্ৰতিযোগিতাত আজি দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে ভাৰত বহনক্ষম উন্নয়নৰ দিশত অগ্ৰসৰ হৈছে। কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱৰ এটা প্ৰবন্ধ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত অগ্ৰগতিয়ে নিৰ্গমনৰ তীব্ৰতা হ্ৰাস কৰাৰ লগতে অজীৱাশ্ম শক্তি সম্প্ৰসাৰণৰ ক্ষেত্ৰত ভাৰতৰ সেউজ দৃষ্টিভংগী প্ৰতিফলিত কৰে। সামাজিক মাধ্যমযোগে মন্ত্ৰী শ্ৰীযাদৱে নিজৰ প্ৰবন্ধটো প্ৰকাশ কৰি কয় যে ভাৰতে মিছন লাইফৰ নীতিৰ ভিত্তিত বহনক্ষম জীৱনশৈলীৰ প্ৰসাৰৰ লগতে বনানীকৰণ, বনজুই ব্যৱস্থাপনা, দুৰ্যোগৰ সন্মুখীন হোৱাৰ সামৰ্থ্য বৃদ্ধি আৰু পৰম্পৰাগত জ্ঞান আধাৰিত জলবায়ু অনুকূল ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰি আহিছে। ভাৰতে ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ দায়িত্বত থকাৰ সময়ছোৱাত পৰিৱেশ আৰু আই ধৰিত্ৰীক কেন্দ্ৰবিন্দু হিচাপে লৈ সমূহীয়া বিকাশ, শক্তিশালী উন্নয়ন, উদ্ভাৱন আৰু জ্ঞানৰ আদান প্ৰদান সুনিশ্চিত কৰিব পৰা ভৱিষ্যতৰ হকে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ সমীপৰ মহাবল্লীপুৰমত অনুষ্ঠিত হোৱা 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। এই বৈঠকতে অঞ্চলটোৰ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াসকলে উন্নয়নৰ ক্ষেত্ৰত সন্মিলিত প্ৰচেষ্টা তথা অঞ্চলটোৰ কল্যাণৰ বাবে থকা সকলোৰে দায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে আলোচনা কৰাৰ সুবিধা লাভ কৰে। তামিলনাডুৰ মুখ্যমন্ত্ৰী জোছেফ বিজয়, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ, কেৰালাৰ মুখ্যমন্ত্ৰী সতীশ চন্দ,

0: অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডু আৰু তেলেংগানাৰ উপ মুখ্যমন্ত্ৰী তথা পুডুচেৰীৰ উপ ৰাজ্যপাল আৰু আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। অংশগ্ৰহণকাৰী নেতাসকলে বৈঠকত দক্ষিণ মাণ্ডলিক অঞ্চলটোৰ আন্তঃগাঁথনি, স্বাস্থ্যখণ্ড, পৰিৱেশ সুৰক্ষা আৰু নিৰাপত্তাৰ বিষয়ত পৰ্যালোচনা কৰে। বৈঠকৰ অন্তত নেতাসকলে নিজৰ সামাজিক মাধ্যমযোগে বৈঠকখন সফল হোৱা বুলি প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ বাবে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিগত 12 বছৰত উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আজি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী য়াংথুংগো পেট্টনে ৰাজ্যখনত কেন্দ্ৰীয় চৰকাৰৰ কিছু প্ৰকল্পৰ বিষয়ে আলোচনা কৰিবলৈ মন্ত্ৰীগৰাকীক আমন্ত্ৰণ জনোৱাৰ সময়ত শ্ৰীসিঙে এই মন্তব্য কৰিছে। অনুষ্ঠানত ৱখা জিলাৰ কিছু নাগৰিকো উপস্থিত আছিল। এই অনুষ্ঠানতে মন্ত্ৰী ডঃ সিঙে কয় যে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ সৈতে সমগ্ৰ দেশৰ উন্নয়নৰ কথা জড়িত হৈ আছে। ভাৰতৰ মূল ভূখণ্ডৰ পৰা দূৰত অসংখ্য ভৌগোলিক প্ৰত্যাহ্বানৰ পিছতো বিগত 12 বছৰত সমগ্ৰ অঞ্চলটোৰ যথেষ্ট উন্নতি হৈছে। বাট পথ, নদী পথ, ৰেলপথ, বিমান বন্দৰৰ পৰা ডিজিটেল যোগাযোগ ব্যৱস্থালৈকে উত্তৰ পূৰ্বাঞ্চলে চমকপ্ৰদ উন্নয়ন প্ৰত্যক্ষ কৰিছে আৰু এই অঞ্চলটোত দেশৰ অন্য অংশৰ সৈতে শক্তিশালীভাৱে সংযোগ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছৰ কাৰ্যকৰী কমিটীয়ে বন্দে মাতৰমৰ সম্পূৰ্ণ পৰিৱেশনৰ পৰিৱৰ্তে মাত্ৰ 2টা স্তৱক গোৱাৰ সিদ্ধান্তক সমালোচনা কৰিছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে এই সিদ্ধান্তৰ জৰিয়তে দলটোৱে সংসদে প্ৰণয়ন কৰা আইনখনৰ মুকলিভাৱে অসন্মান কৰাৰ লগতে ই ৰাষ্ট্ৰবিৰোধী। 1937 চনত কংগ্ৰেছে বন্দে মাতৰমত 2টা ভাগত বিভক্ত কৰিছিল বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। তেওঁ কয় যে বন্দে মাতৰমৰ 150 বছৰীয়া জয়ন্তীত কেন্দ্ৰীয় চৰকাৰে এই ঐতিহাসিক ভুল শুধৰণি কৰি সম্পূৰ্ণ গীতটোক আইনী স্বীকৃতি প্ৰদান কৰে। ৰাহুল গান্ধীৰ নেতৃত্বত কংগ্ৰেছৰ পুনৰবাৰ ভোট বেংকৰ ৰাজনীতিৰ বাবে এই ভুল পথ অনুসৰণ কৰিছে বুলি শ্ৰীশ্বাহে উল্লেখ কৰে।
1: मैं देश की जनता को अपील करना चाहता हूं कि एक बार इस देश ने गलती करी थी वंदे मातरम के 2 टुकड़े होने देने की और एक गलती के गंभीर परिणाम हमने भुगते हैं। अब देश की जनता एकजुट हो और कांग्रेस पार्टी के इस फैसले के खिलाफ आवाज बुलंद करे कि अब इस देश में तुष्टिकरण की राजनीति नहीं चलेगी। आजादी के 80 साल के बाद 1937 में जो फैसला कांग्रेस ने किया था, जिसको नरेन्द्र मोदी जी ने सुधारा है, उसके सामने का कोई विरोध इस देश की जनता नहीं सहन करेगी।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে নতুন দিল্লীত হোৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীৰ অত্যধিক বল প্ৰয়োগ কৰাৰ অভিযোগ আৰু আৰক্ষীৰ বিৰুদ্ধে হিংসাম্মক ঘটনা তদন্ত কৰিবলৈ উচ্চতম ন্যায়ালয়ে প্ৰাক্তন ন্যায়াধীশ আৰ সুভাষ ৰেড্ডীৰ নেতৃত্বত 5-জনীয়া উচ্চ ক্ষমতাসম্পন্ন তদন্ত সমিতি গঠন কৰিছে। মুখ্য ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ জয়মাল্য বাক্সী আৰু ভি মোহনাৰ এখন বিচাৰপীঠে প্ৰকাশ কৰা অনুসৰি সমিতিখনত পঞ্জাব আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰবিশংকৰ ঝা, দিল্লী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ শালিন্দৰ কৌৰ, চি বি আইৰ প্ৰাক্তন সঞ্চালক ঋষি কুমাৰ শুক্লা আৰু মেঘালয়ৰ অৱসৰপ্ৰাপ্ত ডিজিপি এল আৰ বিষ্ণুই আছে। উচ্চতম ন্যায়ালয়ে সমিতিখনক বিষয়সমূহৰ নিৰন্তৰ আৰু সাময়িক মূল্যায়ন কৰিবলৈ আৰু ইয়াৰ অন্তৱৰ্তীকালীন ফলাফলসমূহ সময়ে সময়ে দাখিল কৰিবলৈ কয়। হিংসা, মহিলা প্ৰতিবাদকাৰীক হাৰাশাস্তি আৰু নিৰ্যাতনৰ ঘটনাৰ সৈতে সম্পৰ্কিত বিষয়সমূহ অগ্ৰাধিকাৰৰ ভিত্তিত সমাধান কৰিবলৈ উচ্চতম ন্যায়ালয়ে পৰামৰ্শ দিছে। ব্ৰিক্সৰ যোগাযোগ মন্ত্ৰীসকলৰ 2 সংখ্যক বৈঠক কাইলৈ পুনেত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সভাপতিত্বত এই বৈঠকখন অনুষ্ঠিত হ'ব। বৈঠকত ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ যোগাযোগ মন্ত্ৰী, জ্যেষ্ঠ প্ৰতিনিধিসকলক একত্ৰিত কৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তি, ডিজিটেল আন্তঃগাঁথনি, উদ্ভাৱনৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। বৈঠকৰ বিষয়বস্তু হৈছে স্থিতিস্থাপক ভৱিষ্যতৰ বাবে উদ্ভাৱন, সহযোগিতা আৰু ৰূপান্তৰ, উদীয়মান প্ৰযুক্তি, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, চাইবাৰ সুৰক্ষা, সামৰ্থ্য বিকাশ আৰু সৰ্বাংগীন ডিজিটেল সংযোগৰ ওপৰত মতামত বিনিময়ৰ বাবে ব্ৰিক্সৰ সদস্য ৰাষ্ট্ৰসমূহৰ বাবে এই বৈঠকখনে এখন মঞ্চ প্ৰদান কৰিব। ব্ৰিক্স দেশ আৰু গোলকীয় দক্ষিণৰ দেশসমূহত ডিজিটেল ৰূপান্তৰক সমৰ্থন কৰিবলৈ ব্যৱহাৰিক সহযোগিতা শক্তিশালী কৰা আৰু উত্তম পদ্ধতিসমূহৰ অংশীদাৰিত্বৰ ওপৰতো এই বৈঠকত আলোচনা কৰা হয়। নতুন আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে ভাৰতক সেউজ হাইড্ৰজেনৰ উৎপাদন, ব্যৱহাৰ আৰু ৰপ্তানিৰ বাবে সম্ভাব্য গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰজেন অভিযান ৰূপায়ণ কৰিছে। 2023 বৰ্ষৰ জানুৱাৰী মাহত কেন্দ্ৰীয় মন্ত্ৰীসভাই এই অভিযানত অনুমোদন জনাইছিল আৰু ইয়াৰ প্ৰাৰম্ভিক ব্যয় আছিল 19,744 কোটি টকা। উত্তৰ প্ৰদেশৰ গ্ৰেটাৰ নয়দাত স্থাপন কৰা এন টি পি চি সেউজ হাইড্ৰজেন ষ্টেচন ভাৰতৰ পৰিবহণ খণ্ডৰ বাবে স্বচ্ছ, কাৰ্যক্ষম আৰু বহনক্ষম ইন্ধন হিচাপে সেউজ

0: হাইড্ৰজেনৰ সম্ভাৱনা প্ৰদৰ্শন কৰা এটা উল্লেখযোগ্য পদক্ষেপ। কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে গ্ৰাহক পৰিক্ৰমা বিভাগৰ সচিব নিধি খাৰেৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষা গৃহ কেডাৰৰ পুনৰ গঠন আৰু ইয়াৰ পৰীক্ষণৰ সুবিধাসমূহ শক্তিশালী কৰি বিশ্ব মানদণ্ড পূৰণ কৰাটো নিশ্চিত কৰাৰ সন্দৰ্ভত আলোচনা কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীযোশীয়ে কয় যে বৈঠকৰ সময়ত এনে শক্তিশালী, ভৱিষ্যতৰ বাবে সাজু পৰীক্ষণ পৰিৱেশতন্ত্ৰ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ইয়াৰ ফলত গ্ৰাহকৰ সুৰক্ষা শক্তিশালী কৰা আৰু সামগ্ৰীৰ গুণগত মান আৰু সুৰক্ষা নিশ্চিত কৰা সন্দৰ্ভত অধিক আস্থা প্ৰকাশ কৰিব পৰা যাব। পৰীক্ষণৰ বাবে আন্তঃগাঁথনি, কাৰিকৰী ক্ষমতা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় পৰীক্ষা গৃহ প্ৰতিষ্ঠানিক পৰিকাঠামো শক্তিশালী কৰাৰ সন্দৰ্ভত এই বৈঠকখনত আলোকপাত কৰা হয়। দুৰাংগ ফুটবল প্ৰতিযোগিতাত আজি শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত দ্বিতীয়খন ছেমি ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চি 17 বাৰৰ বাবে চেম্পিয়ন মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। ইপিনে ইষ্ট বেংগল এফ চিয়ে যোৱা নিশা কলকাতাৰ ছল্ট লেক ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত স্পৰ্টিং ক্লাব দিল্লীক টাই ব্ৰেকাৰৰ সহায়ত 5-3 পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। জম্মু কাশ্মীৰৰ কঠুৱা জিলাৰ সীমান্তত সন্দেহযুক্ত গতিবিধিৰ তথ্য লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে আজিৰে পৰা অঞ্চলটোত অভিযান আৰম্ভ কৰিছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি বিল্লাভৰ বনাঞ্চলৰ উধমপুৰ কঠুৱা সীমান্তত এই অভিযান আৰম্ভ কৰা হৈছে। বুধবাৰে নিশা অঞ্চলটোত অচিনাক্ত ব্যক্তি প্ৰত্যক্ষ কৰা বুলি স্থানীয় নাগৰিকে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ অধ্যক্ষতাৰ সময়ছোৱাত জনসাধাৰণ কেন্দ্ৰিক জলবায়ু পদক্ষেপৰ জৰিয়তে বহনক্ষম উন্নয়নৰ দিশত ভাৰত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত চেন্নাইৰ মহাবল্লীপুৰমত 31 সংখ্যক দক্ষিণ মাণ্ডলিক পৰিষদৰ বৈঠকৰ সামৰণি পৰিছে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীৰ নেতৃত্বত চৰকাৰে উন্নয়নমুখী কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট উন্নতি হৈছে বুলি মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। আৰু দুৰাংগ ফুটবল প্ৰতিযোগিতাত আজি দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগান ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: ষ্টুডিঅ' মজিয়ালয়, আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছে অভিনেতা নিশিৰঞ্জন কে মল্লিকা আৰু কণ্ঠশিল্পী তথা অভিনেত্ৰী বৰষা বৰা। অনুষ্ঠানটিৰ আঁত ধৰিছে ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নিত অৱধাৰিতভাৱে আৰম্ভ কৰিছো আপোনালোকৰ প্ৰত্যাশিত লাইভ ফোনৰ অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, সদায়দৰে আজিও আমাৰ সৈতে দুগৰাকীকৈ অতিথি উপস্থিত আছে। আমি অতিথি দুগৰাকীৰ সৈতে কথা পাতিম, কিন্তু তাৰ বাবে জনাই থব বিচাৰিছো আমাৰ বিশেষ অনুষ্ঠানটো আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটী যোগে লাইভ সম্প্ৰচাৰ ইতিমধ্যে আপোনালোকে চাবলৈ পাইছে। যিসকল শ্ৰোতাই আমাৰ অতিথি দুগৰাকীৰ সৈতে ফোন যোগে কথা পাতিব বিচাৰে সেইসকল শ্ৰোতাৰ বাবে আমি দুটাকৈ ফোন নম্বৰ ইতিমধ্যে মুকলি কৰি দিছো। মই ফোন নম্বৰ দুটা আপোনালোকক এই মুহূৰ্তত জনাই থব বিচাৰিছো 03612661876, আনটো নম্বৰ হৈছে 9435405223। এই নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথি দুগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। আজি ডিউটিৰ মোৰ দায়িত্বত আছে বিপাঞ্চী দাস শইকীয়া, জলি ভট্টাচাৰ্য, পুলকিতা বৰুৱা, মনদীপ মহন্ত, নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে ধীৰাজ বৈশ্য, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, মায়ামণি শৰ্মা। সমান্তৰালভাৱে আজিৰ ফেচবুক লাইভত আমাক সহায় কৰিছে সৌৰভে। আৰু লগতে যিসকল শ্ৰোতাই এই অনুষ্ঠানটো চাই আছে, অনুষ্ঠানটোৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ শইকীয়া। প্ৰিয় শ্ৰোতা, আমি অনুষ্ঠানৰ আভ্যন্তৰলৈ এই মুহূৰ্তত আপোনালোকক লৈ যাব বিচাৰিছো। আজি দুগৰাকীকৈ অতিথি আমাৰ সৈতে উপস্থিত আছে, ইতিমধ্যে ঘোষকে আপোনালোকক সেই সন্দৰ্ভত কৈছে। এগৰাকী হৈছে অভিনয়ৰ সৈতে জড়িত এগৰাকী অক্লান্ত নাট্যকৰ্মী তথা এগৰাকী খুব সুন্দৰ দক্ষ অভিনেতা, আৰু আনগৰাকী হৈছে সুকণ্ঠী গায়িকা। মই আপোনালোকক এই মুহূৰ্তত চিনাকি কৰাই দিব বিচাৰিছো। এয়া আজিৰ আমাৰ অতিথি, মোৰ কাষত উপস্থিত আছে এগৰাকী উদীয়মান অভিনেতা তথা

0: তো সৰু পৰা যেতিয়া শুনি আহিছোঁ ৰেডিঅ' বা ৰেডিঅ'ত তেতিয়া অসীম কাজী ডাঙৰীয়াৰ নাম শুনো, তো তেওঁলোকক চাবলৈ যেতিয়া যাওঁ, ইমান গহীন গম্ভীৰ মানুহ এটা তেখেত, তো তেওঁলোকৰ ৰেডিঅ'ৰ পৰিৱেশটো কেনেকুৱা হ'ব, তো মই যেতিয়া মানে মোক পোনপ্ৰথমে কোৱা হৈছে যে আজি অনুষ্ঠানটোৰ কথা, মই তেতিয়া ভাবিছোঁ ইমান সময় মই পাৰিমনে বহি থাকিব ধৈৰ্যৰে। তো এটা খুব ভাল লগা ভাল লগা কথা মোৰ কাৰণে, ৰেডিঅ'টো সদায় সৰুৰে পৰা শুনি থকা বস্তু, তাত আজি মোৰ মাতটো ওলাব, তো ধন্যবাদ।
1: নিশ্চয় আপোনাৰ পৰা একেটা মন্তব্য ল'ব বিচাৰিছোঁ,
2: ৰেডিঅ'ত আহি কেনেকুৱা লাগিছে বুলি সোধাৰ প্ৰশ্নটোৰ উত্তৰ সদায় ভালেই হ'ব, যিহেতু এনেকুৱা এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান যিটো এটা যি এটা ঐতিহ্য বহন কৰিছে, সেই অনুষ্ঠানত আহি এনেদৰে যুৱবাণী অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে, আমাৰ কাৰণে কিমান ডাঙৰ সৌভাগ্য সেয়া আমিহে বুজি পাইছোঁ মানে সঁচাকৈ। আৰু এটা ভাল লগা কথা হ'ল যে 2017 বৰ্ষত যুৱবাণী অনুষ্ঠানত আহিছিলোঁ, তেতিয়া মই কটন কলেজৰ সাংস্কৃতিক সম্পাদক আছিলোঁ। এতিয়া আৰু ভাল লগা কথা হৈছে কি, সেই তেতিয়াৰ পৰা আজি কমেও 9 বছৰ হ'ব চাগে, 9 বছৰৰ পিছত সাংস্কৃতিক সঞ্চালকালয়ত সাংস্কৃতিক উন্নয়ন বিষয়া হিচাপে কৰ্মৰত হৈ থকাৰ অৱস্থাত মই এই অনুষ্ঠানলৈ আহিছোঁ, গতিকে মোৰ সমান মানে ভাগ্যৱান কোনো নহয় বুলি ভাবিছোঁ। সেইকাৰণে মই আপোনাক লগতে বিশেষকৈ ইন্দ্ৰজিৎ দাক, তেখেতে আমাক আমন্ত্ৰণ জনাইছে, গতিকে আপোনালোক সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমূহ অসমবাসী ৰাইজলৈ আমি ইয়াৰ পৰাই সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।
1: নিশ্চয়কৈ প্ৰিয় শ্ৰোতা আৰু দৰ্শক, আজি দুয়োগৰাকী অতিথিৰ সৈতে আমি বিশেষতঃ তেওঁলোকৰ দক্ষতাসমূহৰ বিষয়ে কথা পাতিবলৈ চেষ্টা কৰিম। তেওঁলোক বৰ্তমান কিহত কিহত ব্যস্ত হৈ আছে তাৰ সমান্তৰালভাৱে বৰষা বৰাৰ পৰা আমি বিভিন্ন ধৰণৰ বিভিন্ন সময়ত আপোনালোকৰ গীত বহুকেইটা গীত শুনাবলৈ আমি চেষ্টা কৰিম। মই প্ৰথম নিশিদাৰ পৰা আৰম্ভ কৰিছোঁ। এটা সুদীৰ্ঘ যাত্ৰা, নাটকৰ যিটো পৰিৱেশ, নাটকৰ পৰা ডাঙৰ পৰ্দালৈকে এই যাত্ৰাটো সহজ নাছিলে, যথেষ্ট প্ৰত্যাহ্বান আছিলে। অকণমান মই সেই অভিনয় যাত্ৰাটোৰ বিষয়ে অকণমান জানিব বিচাৰিছোঁ। কেনেকৈ আৰম্ভ হৈছিলে আপোনাৰ ঘৰখনৰ সেই পৰিৱেশ, তাৰ পাছৰ পৰা গুৱাহাটী, সেই কথাবোৰ অকণমান জানিব বিচাৰিছোঁ।
0: মোৰ ঘৰখনৰ পৰিৱেশ বুলি ক'ব লাগিলে আটাইতকৈ বেছি যিটো বস্তুৰ প্ৰভাৱ মোৰ তাত পৰা, সেইটো হৈছে মোৰ ঘৰখনৰ পৰিৱেশ। পোৱালি এই লগত মই বহুত পোৱা চিনাকি, ইহঁতেও জানে মোৰ মানে ঘৰখনৰ যিটো পৰিৱেশ।
1: আৰু মই এইকেইটা মাজতে মই ক'ব বিচাৰিছোঁ, আজিৰ দুয়োগৰাকী অতিথিয়ে হৈছে প্ৰাক্তন কটনীয়া, গতিকে দুয়োগৰাকীৰে কথাৰ যথেষ্ট সামঞ্জস্য থাকিব, বহু অভিজ্ঞতা আছে, সেই অভিজ্ঞতাৰ বিষয়ে আমি পাতিম। নিশ্চিত।
0: তো মই ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালে যিখিনি মানুহ লগ পাওঁ ঘৰত সৰুতে, সেই মানুহখিনি কোনোবা নহয় কোনোবা এটা দিশত, সাংস্কৃতিক দিশতে হওক বা সমাজকৰ্মী হিচাপতে পোৱা, কাৰণ মোৰ দেউতা মানে যেনেকৈ পাইছোঁ, মই গুৱাহাটীলৈ অহাৰ পিছত এনেকুৱা হয়, দেউতা মানে মই গৈ পাওঁ, দেউতা মিটিঙত থাকে, তো মই শুই উঠাৰ আগতে দেউতা আকৌ মিটিঙলৈ গুচি যায়, দেউতা শিক্ষকতাও কৰিছিলে, তো তেনেকুৱা ধৰণৰ। তো মোৰ গোটেই ঘৰৰ পৰিৱেশটোৱেই তেনেকুৱা, কাৰণ দেউতাই 28 বছৰ ধৰি দৰঙী কলাকৃষ্টি, দৰঙী কলাকৃষ্টিৰ সম্পাদক আছিলে, বৰ্তমান সভাপতি হৈ আছে। তো শুই উঠাৰ পৰা শোৱালে মই হয় এটা ওজাৰ ৰাগ শুনিছোঁ, নহ'লে নাঙলি গীতৰ কিবা এটা তাৎপৰ্যৰ কথা শুনি আছোঁ, বা মই দেওধনী নাচৰ কোনোবা এটা শব্দ শুনিছোঁ, গতিকে মোৰ ঘৰখনৰ প্ৰভাৱটো বহুত বেছি এই গোটেই পৰিৱেশটো, এই ক্ষেত্ৰত মোৰ ঘৰখনৰ পৰিৱেশটো বহুত বেছি। আৰু অভিনয় কেতিয়াৰ পৰা আৰম্ভ কৰা বুলি ক'ব গ'লে স্কুলৰ দিনৰ পৰাই আৰম্ভ কৰিছোঁ বাৰু, সৰুতে ভেকচন মোক খুৰাই শিকাইছিলে, মায়েও শিকায়, আৰু ভেকচন কৰি তাৰপিছত 2010 চন মেট্ৰিক পাছ কৰি মই অকণমান মোক এই বিষয়টোৰ বিষয়ে ভালদৰে জানো বা কি হয় কি নহয় বুলি প্ৰথমটো নাটকৰ কৰ্মশালা কৰিছিলোঁ চিপাজাৰত, চৰ্চা নাট্য গোষ্ঠীৰ অধীনত হোৱা, তাৰপৰাই আৰু আৰম্ভ আজিৰ দিনটোলৈ।
1: এতিয়া আমি সেই কথাখিনিও পাতিব লাগিব, কেনেকৈ কটন বিশ্ববিদ্যালয়, এতিয়া বিশ্ববিদ্যালয় কেনেকৈ এটা নাটকৰ এটা বিপ্লৱ আৰম্ভ হৈছিলে। কটনত নাটকৰ সেই পৰিৱেশটো পূৰ্বৰ পৰা আছিল, কিন্তু কটনৰ আটাইকেইটা ডিপাৰ্টমেণ্টক একলগ কৰি এটা নতুন জাগৰণ সৃষ্টি কৰাৰ ক্ষেত্ৰত নিশিৰঞ্জন কে মল্লিকাৰ যিটো অৱদান, সেই অৱদানটোৰ বিষয়ে অকণমান আমি পাতিব লাগিব অনুষ্ঠানটোৰ ভিতৰত, আমি পাতিম। মই আপোনাৰ কাষলৈ মনত আহিছোঁ, আমি কথা পতাৰ আগতে এটা যদি গান শুনি লওঁ তেতিয়াহ'লে অনুষ্ঠানটো আৰু খুব সুমধুৰ হ'ব, নহয়নে? আমি কথা পাতিম, এটা গান শুনি ল'ব বিচাৰিম।
0: মই আহিয়ে কৈছোঁ এইটো কথা যে বহুত দিনৰ পিছত একেলগে বহি, বছৰৰ পিছত একেলগে বহি তাৰ গান শুনি,
2: গান মানে মই প্ৰথমে যিহেতু আমাৰ পবিত্ৰ ভাদ মাহ আৰম্ভ হৈছে, সেইকাৰণে প্ৰথম আৰম্ভণি মই এভাগ বৰগীতেৰে কৰিব বিচাৰিছোঁ।

0: মই মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ গুৰু দুজনাৰ শ্ৰীচৰণত সেৱা জনাই মই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত মল্লাৰ ৰাগৰ আৰু পৰিতালৰ এভাগ বৰগীত পৰিৱেশন কৰিবলৈ ওলাইছো। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিয়ে যাতে।
1: নিশ্চয়। মই কেতিয়া যিসকল শ্ৰোতাই আমাক শুনি আছে, যিসকল দৰ্শকে আমাৰ এই অনুষ্ঠানটো চাই আছে, মই তেওঁলোকক জনাই থব বিচাৰিছো, বৰগীত পৰিৱেশনৰ বাবে নিৰ্দিষ্ট এটা পৰিৱেশ থাকে, বৰগীত পৰিৱেশনৰ নিৰ্দিষ্ট কিছু নিয়ম থাকে, কিন্তু সেই আমাৰ ষ্টুডিঅ'ৰ সীমাবদ্ধতাৰ বাবে সেইখিনি আমি কৰিব নোৱাৰিলো। মাত্ৰ নিয়ম অনুসৰিহে আমি বৰগীতটো পৰিৱেশন কৰিবলৈ ওলাইছো, তাৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। নিশ্চয়।

0: মোৰ এনেকুৱা লাগিছে আবেলিতে অটাই বিটাই থোৱা সেই মাটি চাকি গছিত কেঁচা সূতা অকণমান দি ঘৰৰ গৃহিণীজনীয়ে থাপনাতে চাকি গছ জ্বলাইছে। নামঘৰত বহু দিনৰ মূৰত পুথিখন মেলিছে আৰু খোলত চাপৰটো পৰিছে যে এবাৰ বছৰীকা ভাওনাখন আমি কৰিম। সেই ভাদৰ যিটো পৰিৱেশ য'ত এতিয়াও গাৰ নোম আমাৰ সিঁয়ৰি যায় ভাদ বুলি ক'লে, ক'ৰবাত আমি সেই কংক্ৰিটৰ চহৰখনত আছোঁ যদিও ক'ৰবাত আমি বুকুত জানো এখন গাঁৱলৈ পোৱা নাই, যিখন গাঁৱলৈ আমি বাৰে বাৰে ঢপলিয়াই যাওঁ, সেই বছৰীকীয়া ভাওনা খললে আমি বাৰে বাৰে ঢপলিয়াই যাওঁ, সেই সময়খিনিলৈ মই উভতি গৈছোঁ। চকু মুদি থাকিম আৰু ভাদৰে সন্ধিয়াটো যেন মই উপভোগ কৰি থাকিম, তেনেকুৱা এটা অনুভৱ। আমি বৰগীত শুনিলোঁ, এতিয়া আমি যাত্ৰাটোৰ বিষয়ে অকণমান পাতিব লাগিব। আপুনি নিজেই কৈছিলে যে কটন বিশ্ববিদ্যালয়, এতিয়া কটন বিশ্ববিদ্যালয়ৰ সাংস্কৃতিক সম্পাদিকা হোৱাৰ পৰা এতিয়া এগৰাকী সাংস্কৃতিক বিষয়া হোৱালৈকে এটা যাত্ৰা, তাৰ আগতো আপোনাৰ এটা ডাঙৰ যাত্ৰা আছে, অকণমান সেই যাত্ৰাটোৰ বিষয়ে পাতিম।
1: যাত্ৰা মানে এটা দীঘলীয়া আৰু কষ্টকৰ যাত্ৰা। সৰুৰে পৰাই কি ক'ম, মা আচলতে শিক্ষয়িত্ৰী, দেউতাও শিক্ষক আছিল, তেওঁলোকে মোক সৰুৰে পৰাই পঢ়া শুনাৰ প্ৰতি যথেষ্ট মানে উৎসাহ যোগাইছিল। আৰু লগতে মানে মোৰ আধাতেই মানে জীৱনৰ আৰম্ভ হওঁতেও দেউতাই এৰি থৈ গৈছিলে আমাক, তেতিয়াৰ পৰাই মায়ে ভণ্টি আৰু মোক এনেকুৱা এটা মানে মানে সুদৃঢ় খুটা হৈ পেলাই মানে এনেকুৱাকৈ ডাঙৰ কৰিছে, মানে সেয়া মানে নকলে নহ'ব এনেকুৱা এটা অনুষ্ঠানত আহি। গতিকে তেতিয়া
0: খুটাটোৰ সবলতা আৰু সেই খুটাটো কিমান দূৰলৈকে শিপাই আছে, বৰগীতটো পৰিৱেশন কৰাৰ পাছত আৰু নতুনকৈ বেলেগ ক'বলগীয়া একো নাথাকে চাগে, পিছৰখিনি ক'ব।
1: হয়, তাৰপিছত পঢ়া শুনাৰ লগতে সমান্তৰালভাৱে মায়ে সকলো দিশতে মানে অকল গীত বুলি নহয় নাটক, অভিনয় কৰিছোঁ, তাৰপিছত কবিতা আবৃত্তি বা যিকোনো মানে যিহতে হওক সকলোতে সমানে আগুৱাই নিছে, যাবলৈ উৎসাহ দিছিলে। তাৰপিছত ভগৱানৰ কৃপাত কটনত মই পঢ়িবলৈ সুবিধা পালোঁ, মাৰ উৎসাহ বাৰু, বিশেষকৈ মাৰ উৎসাহ আৰু ভগৱানৰ কৃপা, সেই তাৰ জৰিয়তে কটনত বেলেগ ধৰণৰ পৰিৱেশ পালোঁগৈ। পৰিৱেশটোৱে আচলতে আজি যিখিনি অৱস্থাত আছোঁ, কটনৰ পৰিৱেশ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিও কৃতজ্ঞ। গতিকে সকলোখিনি মিলি আচলতে, আৰু স্কুল বা কলেজৰ কথা বা বিশ্ববিদ্যালয়ৰ কথা ক'লেও নহ'ব, মোৰ স্কুল মই গহপুৰ আদৰ্শ শিশু বিদ্যালয়ত মোৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ, তাৰেও শিক্ষক শিক্ষয়িত্ৰীসকলে, যিমানেই পঢ়া শুনা কৰোঁ বা ছাৰ বাইদেউসকলে, আদৰ্শ শিশু বিদ্যালয় লগতে গহপুৰ ছোৱালী হাইস্কুল সকলোৱে মানে বৰ্ষা তোমাৰ গান শুনিব লাগিব বা যিকোনো অনুষ্ঠানতে মোকে আগবঢ়াই দিছিলে মানে বাইদেউ ছাৰ বাইদেউ সকলোৱে। গতিকে মই সকলোৰে প্ৰতি কৃতজ্ঞ আৰু তেওঁলোকৰ সকলোৰে সহযোগত মই আজি ইয়াত আছোঁ। তাৰপিছত আৰু এটা কথা নকলে মোৰ ভুল হ'ব, সাধাৰণ কি কয় সাংস্কৃতিক সম্পাদিকা আছিলে ঠিকে আছে, তাৰপিছত গ'ল তাৰ পিছৰ যিটো ষ্ট্ৰাগল, ধৰি লওক পৰীক্ষা দি পাছ কৰা, পৰীক্ষা দি থকা, বাৰে বাৰে মানে বিফল হৈ যোৱাৰ পিছতো মানে আকৌ পৰীক্ষা দিবলৈ উৎসাহিত হোৱা, সেই সকলোখিনি ক্ষেত্ৰত মোৰ স্বামী তেখেতৰ মানে সম্পূৰ্ণ হাত আছে। আৰু লগতে
0: হয়
1: মোৰ স্বামী সৌৰভ দত্ত, তেখেতে মোক মানে সেই পিছৰ পৰ্যায়খিনিত মানে যিমান ষ্ট্ৰাগল কৰি আছোঁ সফলতা পোৱা নাই, মাহঁতৰ হাত আছে, মা ভণ্টি মামা মামী মোৰ গোটেই পৰিয়ালটো সকলোৱে যেনেকৈ মোক মানে এনেকৈ তুলি ধৰিছে মানে মানে সেই সকলোৰে প্ৰতি মই কৃতজ্ঞ। গতিকে সকলোখিনিৰ হাত আছে, লগতে মোৰ স্বামীৰ কথা ক'লোঁ। আৰু এতিয়া বৰ্তমান মোৰ নতুনকৈ বিয়া হৈছে, বৰ্তমান মই এতিয়া মোৰ নতুন শাহু শহুৰ পৰিয়ালটো নতুনকৈ আৱিষ্কাৰ কৰিছোঁ, গতিকে মোৰ সেই পৰিয়ালটো মানে এনেকুৱা এটা পৰিয়াল পাইছোঁ মানে মই সঁচাকৈ ভগৱানৰ ওচৰত কৃতজ্ঞ। লগত মোৰ আজি মা আহিছে চাবৰ কাৰণে, শাহুমা আহিছে, গতিকে আৰু সেয়া আৰু মোৰ জাৰ্ণিটো তেনেকুৱাই বহুত কষ্টকৰ জাৰ্ণি, কিন্তু গোটেই মানুহখিনিৰ সহযোগত ছাপৰ্টত মই আজি এইখিনি অৱস্থাত থিয় হৈ আছোঁ, গতিকে মই সকলোৰে প্ৰতি কৃতজ্ঞ, সেইখিনিয়ে ক'ম আৰু।
0: নিশ্চয় নিশ্চয়, আমি এই কথাখিনি শুনিলোঁ, ইয়াৰ পাছত আপোনাৰ সৈতে কথা কমকৈ পাতিম, গান বেছিকৈ শুনিবলৈ চেষ্টা কৰিম। মই এইবাৰ মোৰ নিজৰ প্ৰশ্নলৈ যোৱাৰ আগতে নিশিতা, এটা যিহেতু আমাৰ ফেচবুক যোগে অনুষ্ঠান সম্প্ৰচাৰিত হৈ আছে, এটা মই প্ৰাঞ্জল প্ৰতিম ডেকাই এটা মন্তব্য দিছে, সেই মন্তব্যটো মই পঢ়ি শুনাব বিচাৰিছোঁ। নিশিৰঞ্জনৰ উপাধিটো মল্লিকা হোৱাৰ ৰহস্যটোৰ লগতে পাথৰীঘাটৰ পৰা অভিনয় যাত্ৰাটো কেনেকৈ হ'ল সেই সম্পৰ্কে জনালে ভাল পাম, লগতে এটি সংলাপ শুনালে নথৈ আনন্দিত হ'ম।
2: শেষৰ বস্তুটো বেয়া আহিল, বাকীখিনি ঠিকে আছিলে।
0: সংলাপ কোনো এক্টৰ মনত নৰয়।
2: কি কৈছে, হেৰি মোৰ নামটো মল্লিকা, এইটো বাৰু মোৰ য'ত মই যাওঁ তাত মই ক'ব লাগিব, সেইটো মই জানো, সেইটো মোৰ ধৰা বন্ধা নিয়ম। মোৰ নামটো হ'ল নিশিৰঞ্জন কে মল্লিকা, নিশিৰঞ্জনটো মোৰ নাম, কে ফৰ কুলেন, কুলেন ডেকা মোৰ দেউতাৰ নাম, মল্লিকা মোৰ মাৰ নাম। তো মই সৰুতে মোৰ গোটেই স্কুল চাৰ্টিফিকেটৰ পৰা মই যেতিয়াৰ পৰা জনাইছোঁ মই তেতিয়াৰ পৰা এইটো নাম, আৰু ৰহস্যটো মল্লিকাটো উপাধি নহয়, দেউতাই ডেকা লিখে, মল্লিকা মোৰ মাৰ নাম।
0: তাৰপাছত লিখিলে পাথৰীঘাটৰ পৰা অভিনয় কেনেকৈ যাত্ৰা আৰম্ভ হ'ল, সেই সম্পৰ্কে আমি পাতিলোৱে, ইতিমধ্যে আমি পাতিলোৱে। মই বেলেগ এটা কথা পাতিব বিচাৰিছোঁ, বিদ্যালয়ৰ শিক্ষা শেষ কৰি কটনলৈ অহা হ'ল, কটনত পঢ়া শুনাৰ লগতো আপুনি সাধাৰণ সম্পাদক আছিলে, সেই কথাখিনিও আমি পাতিম। কিন্তু মই বিশেষত অকণমান নিৰ্বাণৰ কথা পাতিব বিচাৰিছোঁ, এইবাবেই মই পাতিব বিচাৰিছোঁ, আজিৰ তাৰিখতো যদি আমি কওঁ সকলো কটনীয়ানক একত্ৰিত কৰি নাটকৰ এখন মঞ্চ দিয়াৰ ক্ষেত্ৰত নিৰ্বাণৰ যিটো ভূমিকা, সেই ভূমিকাটো মই স্বচক্ষে নিজে উপভোগ কৰিছোঁ, মই চাইছোঁ সেই নাটক, আৰু তেওঁলোকৰ যিটো একতা, প্ৰতিগৰাকী কটনীয়ানৰ যিটো একতা সেই নাটকবোৰত দেখিবলৈ পোৱা যায়, তাৰ মূলতেই কিন্তু নিশিতা, অকণমান কথাখিনি জানিব বিচাৰিছোঁ।
2: নিৰ্বাণটো কেৱল মোৰ বুলি নহয়, আমাৰ চবৰে দেই, ইহঁতো আছে, আমাৰ এটা সন্তানৰ নিচিনা। তো আমি যেতিয়া কটনলৈ আহিছিলোঁ, আমি কটন মই কটনলৈ 2012 আহিছোঁ, তই 13 আহিলি,
1: 13
2: আহিছে। তো মই যেতিয়া 2012 আহিলোঁ তেতিয়া নিৰ্মাণত কটনত নাটকৰ পৰিৱেশ এটা আছেই, ইউথ ফেষ্টিভেলত নাটক যাবৰ কাৰণে মই তেতিয়া কটনত মই প্ৰথম নাটক কিন্তু এক্টৰ হৈ কৰা নাই। ইণ্টাৰেষ্টিংলি মই কটনত নাটক প্ৰথমখন নাটক মোৰ এক্টৰ হিচাপত নহয়, মই তাতে মিউজিক কৰিব গৈছোঁ প্ৰথম, মই বাহিৰো বজাইছিলোঁ, এতিয়া বাকিলোঁ। তো মই তাত মিউজিক কৰিব গৈছিলোঁ মাজে মাজে কেতিয়াবা, তাতে মৃদুল দা আছিলে, কমল লোচন, আমি এটা টীম, প্ৰয়াস বুলি এটা গ্ৰুপ এটা আছিলে
1: আমাৰ,
2: প্ৰয়াসৰ পৰা আমি নাটক কৰা আৰম্ভ কৰিলোঁ। সেইটোততো আমাৰ বহুত ষ্ট্ৰাগল গৈছে, ধৰা নাটক কৰিব যাওঁ কোনোবা দিনা পইচা নাথাকে, কিবা কিবি, কেতিয়াবা ৰিহাৰ্চেলৰ স্পেচো নাথাকে,
1: বহুত কষ্ট,
2: বহুত মানে সেইখিনি যেতিয়া আমি কৰি আছিলোঁ তেতিয়া প্ৰয়াস, যেতিয়া আমি গোটেইখিনি থকালে প্ৰয়াসটো ঠিকে চলি আছিলে, বাকীখিনি অলপ ভাগ ভাগ হৈ গ'ল বিভিন্ন বিভিন্ন কামত, তেতিয়া প্ৰয়াসটো অকলে মই চম্ভালিব নোৱাৰোঁ বা হেৰি নহয়। তেনেকৈ নতুন কেইজনমান আহিলে, মই তেতিয়া প্ৰথম এখন নাটক মই মানে ভাৰ্চিটিউকৰ কাৰণে নিজে লিখি এখন নাটক ডাইৰেকশ্যন কৰি আছিলোঁ। তাৰপিছত সেই ল'ৰাকেইটা দেখি মোৰ লাগিলে যে এই যে আমি ক'ৰবাৰ পৰা আহি এটা নাটক বুলিয়ে ল'ৰা বাহিৰত কৰি আহি গুৱাহাটীত যেতিয়া আহোঁ তেতিয়া আমি এখন নাটক কৰিবলৈ আমি হাবাথুৰি খাই থাকোঁ, ক'ত কৰিব পাম, মঞ্চখন কোনে দিব, বা অকল তেতিয়া যেতিয়া নিৰ্মাণৰ আৰম্ভণি হৈছে তেতিয়া অকল কটনৰ বুলি আমি আৰম্ভ কৰা নাছিলোঁ দেই, এতিয়াও সেইটোৱে হৈ আছে বাৰু। তো সেই মানুহখিনি, সেই ষ্টুডেণ্টখিনি, সেই মনকেইটাক একলগ কৰি বান্ধি ৰাখিবলৈ একচুৱেলি নিৰ্মাণটো জন্ম দিছিলোঁ। 2016 আমি এখন নাটক কৰি আছিলোঁ, তেতিয়া কটনে প্ৰথমবাৰৰ কাৰণে AIU পাৰ্টিচিপেট কৰিছে, তাত এখন আমি নাটক কৰিছিলোঁ ওৰেক শকুন্তলা। সেই নাটকখন আমি ভাবিলোঁ যে আমি হেৰি কৰোঁ, ঘূৰাওঁ নাটকখন, আমি ঘূৰাম। তো তেতিয়া মানে কি হয়, কলেজৰ পৰা কি কৰে ধৰক, কলেজ ৰিলেটেড বা ইউনিভাৰ্চিটি ৰিলেটেড কম্পিটিশ্যনবিলাকত যিমানখিনি পাৰে আমাক সহায় কৰে, কিন্তু নাটকটো এনেকুৱা এটা বস্তু নহয় যে আমি এটা সীমিত হেৰিত কৰি থাকিব, পৰিসৰ ৰাখি কৰি থাকিব মন যাব। লাহে লাহে আমি যেতিয়া মানুহবোৰ লগ পাওঁ, বিভিন্ন মানুহ লগ পাওঁ, বৰ্তমান বিভিন্ন অনুষ্ঠান চলি থাকে, আমি অমুকত নাটক কৰিছোঁ, তমুকত নাটক কৰিছিলোঁ, সেই বস্তুবিলাক যেতিয়া আহি গ'ল তেতিয়া ভাবিলোঁ যে আমি আকৌ বাহিৰত নাটক কৰিবলৈ যাওঁ, আকৌ বাহিৰত নাটক কৰিবলৈ যাম, কম্পিটিশ্যন কৰিম, গ্ৰুপ এটা লাগে। তেতিয়া জিন্তু কাশ্যপ, জিন্তু কাশ্যপ মই আৰু শশাংক বুলি, তাক আমি চেং বুলি মাতো,
0: আমি
2: চেং, মোৰ মই শ্বহীদ মুজামিল হক ছাত্ৰাবাসত আছিলোঁ, তাৰে এটা সৰু ৰুম আছে, তাতে এজনীয়া সেই ৰুমটো একদম সৰু, তো সেই ৰুমটো বিখ্যাত, বহুত বিখ্যাত, মানে আমাৰ গোটেইবিলাকৰ আড্ডা তাতে চলিছিল বহুখিনি সময়ত। তো সেই রুমটোর পর আরম্ভ হয়েছিল নির্বাণ 2016 সনত সেই অরেক শকুন্তলা নাটকখনেদি। তো তারপরাই গই গই গই গই আজি দিনটো 10 বছর পালে। মই এইবারে মানে মই এই ক্ষেত্রত নির্বাণ বোলা বস্তুটো গোটেইখিনিয়ে মানে এটা আবেগিক মানে আর আমার এনেকা হয়ে গেছে মানে এটা সেই নির্বাণ অনুষ্ঠানত আমি যিমানখিনি ওলাই গেছো মানে আমার ইউনিয়ন এটা হব মানে।
0: আর মই এটা কথা কই ভাল পাম, নির্বাণের যেটা নাটক হয় কলাগুরু বিষ্ণুপ্রসাদ রাভা প্রেক্ষাগৃহত যেটা নাটক হয় নির্বাণের বিড়ি বাদ নোপা দর্শক কেতিয়াবা মই মই প্রায়কেইটা নির্বাণের প্রায়কেইখন নাটক চাইছো কেতিয়াবা এনেকুৱা হয় আমি থিয় হয়ে চাব লাগে কেতিয়াবা এনেকুৱা হয় কোনোবা চুক এটাত বহি চালো কিন্তু নাটক উপস্থাপন করার নির্বাণের যখন মঞ্চ সেই মঞ্চখনে এই কথাটো মই লগতে কৈ থওঁ কেবল কটনিয়ানে নহয় এতিয়া আমার প্রণব দারু নাটক পিম্পলস মাজতে চলা গৈছে দেখিবলৈ পোৱা গৈছে এনে ধরনের বহু বহু নাট্যকর্মী যিসমূহে এখন মঞ্চ বিচাৰি ফুৰে যিসমূহক এখন নাটক কৰিবৰ বাবে এখন মঞ্চ লাগে সেই মঞ্চখন নির্বাণে আসলে দিছে সেইকাৰণে
2: আজির দিন সেই নির্বাণের পর মানে আমার ফিল করো মানে সেই বস্তু আজির দিন বহু কেটা চিনাকি মুখ বহু কেন চিনাকি মুখ নির্বাণের হয় বলে কব পার মানে তো কোনবা দিন হয় কোনো
1: নির্বাণের মঞ্চ আগের তরাগিতা এটা লাহে লাহে উজ্জ্বল হয়ে গেছে মানে সেইমতে ব্যাখ্যা দিও মানে মানে যিখিনি মানুষ লগ পাইছো এতিয়ালৈকে আজি ধর 13-14 বছর একদম আরম্ভণি পা কইছো তেওলুক আগরে পরাই তরা কিন্তু এতিয়া জিলিকিবলে আরম্ভ
0: কৰিছে এই এই অভিধাটো আসলে খুব ভাল লাগিলে মই জানো আগরে পরাই তরা কিন্তু এতিয়া জিলিকিবলে তেওলুক আরম্ভ কৰিছে খুব ভাল লগা কথা এটা আর নির্বাণে সেই মঞ্চখন আসলে দিছে
2: হয় মানে
1: নির্বাণ লগতে কটন কলেজ নবীন নবীন
2: আর মানে এই যে এই দুইটা বস্তু নবীন নির্বাণ মানে মানুষখিনি একগোট কৰি ৰাখিব পৰা বস্তু মানে দুইটা ধৰক চেইন এডাল এডাল একচুৱেলি এডাল চেইন মানে টানি গৈ থাকিব পৰা যোনে টানি গৈ আছে আমি ধৰক যিমানখিনি পাৰো আমাকো কোনোবা গৈ আহিছে মানে তো নির্বাণটো সেয়া আৰু এইখিনি সময়ত যিখিনি ষ্টুডেণ্ট কটনত পঢ়ি আছে যিখিনিয়ে মানে সেইখিনিৰ কিন্তু মানে সেই উৎসাহটো যে নির্বাণৰ পৰা কাম কৰিম বা কিবা কৰিম সেই উৎসাহটোৰ কাৰণেহে আজিৰ দিনটোতো নির্বাণটো মানে এই 10 বছৰে জীয়াই আছে মানে কাৰণ মই প্ৰায় কওঁ মানে যে এটা সন্তান জন্ম দিছিলোঁ এতিয়া খুৰাক পেহীয়েকহঁতে তাক স্কুললৈ নিয়ে মানে সেনেকুৱা মানে নির্বাণটো তো ভাল হওক সকলোকে আৰু গুৱাহাটীত যিমানখিনি মানুহ আহে ধৰা নতুন মই এই অনুষ্ঠানৰ জৰিয়তেও ক'ব খুজিছোঁ নতুন এডমিশ্যনবিলাক হৈছেতো এতিয়া বহু আহিছে এটা সপোন পঢ়ি আছে নাটক এখন কৰিম কিভাবে তো নির্বাণৰ অফিচিয়েল পেজটোত গৈ মেছেজ এটা কৰিলে আমাৰ যিকোনো এজন সদস্যই তেওঁৰ লগত কথা পাতিব আহিব আমি একেলগে কথা পাতিম নাটক কৰিম আৰু ডাঙৰকৈ ভাবিম কিবা
0: নিশ্চয় এইখিনিতে আচলতে নির্বাণ সেইখিনিতে সেইখিনিতেই বিশেষ য'ত মই বাৰে বাৰে সেই কথাটোৱে কৈছোঁ য'ত মানুহে নতুনকৈ গুৱাহাটীলে আহি যি বুকুত নাটক এখন বাৰে বাৰে লৈ ফুৰে যে মই ক'ৰবাত নাটক এখন কৰিব পৰা হ'লে এখন মঞ্চ বাৰে বাৰে বিচাৰি ফুৰে সেই মঞ্চখন নির্বাণে দিয়ে
2: এইখিনিত মই এটা কথা ক'ব লাগিব দেই সেইখিনি মানুহক মই থেংকফুল ক'ব লাগিব আমি গোটেইখিনি যে নির্বাণত যেতিয়া নাটকৰ আখৰা চলি থাকে তাত অসমৰ বিভিন্নজন মানে জনা শুনা তারকা যিখিনি আছে বিনা খরচত তেওঁলোকে কোনো ধৰণৰ মাননি নোলোৱাকে সেই ল'ৰা ছোৱালীখিনিৰ কাষত আহি যোনে যেনেকে যি হিচাপত মানে সহায় কৰিব পাৰে তেনেকে সহায় কৰি যায় সেইটোৰ কাৰণে আমি চিৰকৃতজ্ঞ গোটেই মানুহখিনিৰ নামত মানে সেইটো মানে সকলোৰে হওক মানে সেইটোৱেই মই নির্বাণ তো সেইকাৰণে কওঁ আমাৰ সকলোৰে মানে একেলগে লৈ যাব পৰা বস্তু এটা
0: নিশ্চয় আমি বহু কথা পাতিলো গান এটা কৰি ল'ব বিচাৰিছোঁ কি শুনাব এবাৰ
1: এবার মই ভাবিছো গোয়ালপরিয়া লোকগীত শুনাম প্রতিমা বৰুৱা পাণ্ডে বাইদেউ হয় গীতটি গোৱাৰ আগতে মই মোৰ যিসকল গুরু মই স্কুলৰ বা কলেজৰ শিক্ষাগুৰুসকলৰ কথা কলো কিন্তু মোৰ সংগীতৰ গুৰু বা চিত্ৰশিল্পৰ যিসকল গুৰু বা অভিনয়ৰ যিসকল গুৰু সেইসকল গুৰুৰ কথা মোৰ ভুলক্রমে থাকি গল তেখেতসকলৰ কথা কবলৈ গতিকে তেখেতসকলেও মোক বহুতখিনি উৎসাহ দিছে আজিও মানে যিমানে গম পাইছে সকলোৱে শুভেচ্ছা দিছে মানে একদম বিৰাট ভাল লগা এটা মোৰ মানে জাৰ্ণি আৰু গতিকে মই তেখেতসকলকো ইয়াৰ পৰাই মোৰ নৃত্যও শিকিছিলোঁ কৰিছিলোঁ কিন্তু এতিয়া ৰখি গ'ল আৰু কিন্তু সকলোখিনিয়ে মানে মোক এতিয়া এইজনী মানুহ বনাইছে গতিকে মই

সকলোৰে প্ৰতি চিৰ কৃতজ্ঞ। আৰু সেইখিনি কৈ মই এটি গোৱালপৰীয়া লোকগীত গাবলৈ আৰম্ভ কৰিছোঁ। যিহেতু ভাষাটোৰ সৈতে মই ইমান মানে ভাষাটো কোৱা নহয়, গতিকে অলপমান ভুল হ'ব পাৰে, গতিকে ক্ষমা কৰে যেন ক'লো।

0: ধন্যবাদ।
1: এই যিটো সন্মোহন, এই সন্মোহনটোৰ পৰা ওলাই অহাটো বৰ কঠিন, মানে এটা পৰিৱেশ নিৰ্মাণ হৈ যায়, লোকগীত বৰগীত এইসমূহ শুনাৰ পাছত এটা নিজাববীয়াকৈ এটা পৰিৱেশ নিৰ্মাণ হৈ যায় আৰু সেই পৰিৱেশটো ভাঙি আকৌ মোৰ নিচিনা কৰ্কশ মাত এটা পৰিৱেশলৈ অহাটো যথেষ্ট কঠিন হয়, তথাপিও আমি আগবাঢ়ি যাবই লাগিব কথাবোৰৰ মাজলৈ। মই নিশিতাৰ কাষলৈ মূহুৰ্তত আহিছোঁ। আমি নাটকৰ কথা পাতিলোঁ, অকণমান আমি ডাঙৰ পৰ্দাৰ কথা পাতিব বিচাৰিছোঁ, সেই অভিজ্ঞতাৰ কথা অকণমান পাতিব বিচাৰিছোঁ।
2: ডাঙৰ পৰ্দা, ডাঙৰ কথা সেইটো, ডাঙৰ পৰ্দা যেতিয়া ডাঙৰ, সকলোৰে সপোন থাকেতো যে নিজক এদিন এনেকৈ চিনেমা হলত চাম, কোনোবাই মোক দেখি কি ৰিলি এটা পাৰিব। তো চিনেমা বা কেমেৰা জগতখনত মই 2013 চনতে এখন ছায়া বুলি চিনেমা কৰিছিলোঁ, তেনেকৈ প্ৰথম ডাঙৰ পৰ্দাৰ কাম বুলি ক'ব লাগিব। তাৰপিছত আহি আহি যোৱা বছৰ মালামাল বয়েজ যিখন চিনেমা মৃণাল ডেকা পৰিচালনা, মানে এটা বেলেগ ধৰণৰ কথা যে ইমানখিনি মানুহৰ কাৰণে মই যিখিনি সংলাপ শুনি থাকোঁ, মানে চিনেমা হলত কেতিয়াবা কিছুমান ডাইলগে পুৰা হেৰি থাকে, পাঞ্চিং ডাইলগ বুলি আছিল থাকি চিঞৰি দিয়া যায়তো, সেইবোৰ কথা মানে তেনেকুৱা এটা বস্তু গধুৰ দায়িত্ব এটা মোৰ হাতত পৰিছিলে। তো মই মানে কি হ'ল, অভিনয় কৰি আছোঁ, এতিয়াও কৰি আছোঁ, কিন্তু মুখ্যতঃ মই চিত্ৰনাট্য আৰু পৰিচালনাত বৰ্তমানে ব্যস্ত হৈ থকাৰ নিচিনা হৈ গৈছে। তো এই ডাঙৰ পৰ্দা এখনত উলিয়াবলৈ সেই চিত্ৰনাট্যৰ যি গধুৰ দায়িত্ব, বা যেতিয়া এটা চৰিত্ৰ পোৱা যায় চিনেমাখনত, সেই চিনেমাত সেই চৰিত্ৰটোক কিমান সূক্ষ্মভাৱে আমি কৰিব পাৰোঁ, কাৰণ কি হয়, মানুহে যদি আজিৰ দিনটোত যদি আপোনাক কিবা এটা ভাল পাইছে ন ক'ৰবাত, তো সেই মানুহজনক মনত ৰাখি থয়, আৰু তেওঁ যদি কিবা এটা বেয়া কৰি দিয়ে তেওঁক পটককৈ গালি পাৰিব বিচাৰে, সেইটো মানে কি আৰু, মানুহৰ এইটো যাক ভাল পোৱা যায় তাকে গালি পাৰিব পাৰি। তো ডাঙৰ পৰ্দাৰ যাত্ৰাটো বুলি ক'ব লাগিলে 2013 এতিয়া চলি আছে, কিবা কিবি নিজৰো অলপ কিবা কিবি ভাবি আছোঁ কি কৰিব পাৰি। তো চিনেমা মানে কি ক'ম, এই মুহূৰ্তত প্ৰত্যেকজন অভিনেতা হওক বা প্ৰতিজন পৰিচালক, প্ৰতিজন চিত্ৰনাট্যকাৰৰ জীৱনত এটা সপোনে সদায় মানে খুচিয়াই থাকে, সেইটো হ'ল মানে সেই ডাঙৰ পৰ্দাৰ সন্মুখত এগাল মানুহক ৰাখি নিজক দেখুওৱা। তো সেই সপোনটো লাহে লাহে পূৰণ হ'ব লৈছে, তো সেইখিনি কাৰণে আমাৰ যিখিনি মোৰ দৰ্শক তেওঁলোকক বহুত বহুত ধন্যবাদ, এনেকৈ মৰমখিনি ৰাখি যাব, চেষ্টা কৰিম আগলৈ আৰু কিবা কিবি।
1: আমি মালামাল বয়েজৰ কথা পাতিলোঁ, কিন্তু ক'ৰবাত
2: চুপাৰ ছবি হৈছে সেইখন, প্ৰণৱ সি মোৰ বহুত মৰমৰ ভাইটি, সি মোক অলপ খঙাল বাৰু কিন্তু তথাপিও চুপা চুপিৰ কাহিনীটো, প্ৰণৱক মই মানে যেতিয়া প্ৰণৱৰ চিনে হেৰিখন ৱেব ছিৰিজখন চলি আছে তেতিয়া মই সেইখনত থাকিব নোৱাৰিলোঁ, মোৰ তেতিয়া মই NKTV কৰ্মৰত হৈ আছিলোঁ, অফিচ থাকে, মিলাব নোৱাৰোঁ, যাব পৰা নাই। যেতিয়া ডাঙৰ পৰ্দালৈ আহিলে, ডাঙৰ পৰ্দালৈ আহোঁতে মই তাক কৈছোঁ এইবাৰ মই থাকিম কিন্তু নহ'লে চাবি, তো তেনেকুৱাকৈ মই চৰিত্ৰ এটা কৰিছিলোঁ, আমাৰ জয়ন্ত চালফা, যিটো প্ৰায় মানুহে এতিয়া জয়ন্ত চালফা বুলি ক'লে চিনাকি পাব, তেওঁৰ সহযোগী হিচাপে সেইখিনিয়ে, মানে মই ইমান ক্ষীণমিন মানুহ এটা, সেই যিটো দম জয়ন্ত চালফা আৰু তাৰ যিটো প্লট, মানে সেই কাহিনীটোতো সেইখিনি সময়ত সেইটো এটা ডাঙৰ বস্তু অসমৰ কাৰণে, উই অমুক তেনেকুৱাটো, সেই মানুহজনৰ লগত থাকিবলৈ মই নিজকে সিমানখিনি মানে চেহেৰাটো নাই ধৰা, তো সেই এটিটিউডটো মেইনটেইন কৰি যোৱাটো সেইখিনি চেলেঞ্জৰ আছিল। তো পৰিচালকে হয়তো বেয়া পোৱা নাই, আৰু চিনেমাখন
1: আমিও দৰ্শক হিচাপে আমি
2: দৰ্শকে হয়তো সেইবোৰ

0: তাতে এটা ইণ্টাৰেষ্টিং কথা, খুব কম সংলাপ আছে মোৰ, কিন্তু মোৰ শ্বুটিং বহুত দিন হৈছে।
1: নিশ্চয়, আমি আকৌ উল্লেখ কৰিছোঁ যে যিহেতু আমাৰ অনুষ্ঠানটো ফেচবুক যোগে সম্প্ৰচাৰিত হৈ আছে, বহুকেইজন লোকে মন্তব্য আগবঢ়াইছে। মই কেইটামান মন্তব্য থাকোঁতে পঢ়ি শুনাব বিচাৰিছোঁ। ধীৰেণৰে মন্তব্য আগবঢ়াইছে, শুভ সন্ধিয়া, মই ধীৰেণৰে বঙাইগাঁৱৰ পৰা ফেচবুক যোগে অনুষ্ঠানটো শুনিবলৈ পাই বৰ ভাল লাগিল, আশা কৰোঁ সুচাৰুৰূপে পোনপটীয়াকৈ শুনিবলৈ পাম। নিশ্চয় অনুষ্ঠানটো শেষলৈকে শুনিব আৰু চাব বুলি আমি আশাবাদী। তাৰ পাছতে ইন্টু দত্তই মন্তব্য আগবঢ়াইছে, চাই আছো বৰষা, আপোনাক আপোনাৰ অনুষ্ঠান চাই আছে। দিব্যজ্যোতি বৰাই মন্তব্য আগবঢ়াইছে, প্ৰাউড অফ ইউ, প্ৰাউড টু মি বিং এ ব্ৰাদাৰ, আপোনাৰ ভাইটি। নিশ্চয়। তাৰপাছত বনশ্ৰী দত্তই মন্তব্য আগবঢ়াইছে, বহুত ধুনীয়া অনুষ্ঠান। পৰশ নীলয় নাথে মন্তব্য আগবঢ়াইছে, প্ৰাউড অফ ইউ বুলি উল্লেখ কৰিছে। বা আপুনিও অনুষ্ঠানটো শেষলৈকে চাই থাকিব আমি আশা কৰিছো। সুনয়না দত্তই মন্তব্য আগবঢ়াইছে, সাংস্কৃতিক উন্নয়ন বিষয়া হিচাপে বৰষাক লৈ আমি গৌৰৱ অনুভৱ কৰো, তেওঁ প্ৰতিভা আমি ভালকৈ দেখা পাইছো, তেখেতে মন্তব্য আগবঢ়াইছে। কাইলৈ পৰা অফিচলৈ গ'লে আপোনাৰ চিনাকিটো সকলোৱে চাগে নিশ্চয় অকণমান বেলেগকে চাব আমি আশা কৰিছো। পাৰ্থ দত্তই মন্তব্য আগবঢ়াইছে, খুব সুন্দৰ অনুষ্ঠান বুলি। মুনিন্দ্ৰ দত্তই সুন্দৰ অনুষ্ঠান বুলি মন্তব্য আগবঢ়াইছে। এনেধৰণে বহু ব্যক্তিয়ে আমাৰ অনুষ্ঠান চাই আছে। কৃষুমণি বৰুৱা ডেকা, তেওঁ মন্তব্য আগবঢ়াইছে, সুন্দৰ কণ্ঠ, গীতটি ধুনীয়া হৈছে বুলি তেওঁ মন্তব্য আগবঢ়াইছে। গতিকে সকলোকে আমি অনুৰোধ জনাইছো অনুষ্ঠানটো শেষলৈকে চাব। এটা ফোন আহিছে, ফোনটো আমি লৈ ল'ব বিচাৰিছো। নমস্কাৰ জনাইছো, কৰ পৰা ক'লে, কোনে ক'লে জনাব?
2: হয় নমস্কাৰ, শুভ সন্ধিয়া।
1: শুভ সন্ধিয়া জনাইছো।
2: হয়, চিপাজাৰ হাতীমুৰাৰ পৰা মাধৱী নাথে ক'লো।
1: চিপাজাৰ হাতীমুৰাৰ পৰা মাধৱী নাথে ক'লে, আমাৰ নিয়মীয়া শ্ৰোতা, বহু দিনৰ মূৰত আপোনাৰ মাতটো আমি শুনিলো। হয় জনাব।
2: বহু দিনৰ মূৰত, হয়, মই বৰষা আৰু তেখেতৰ নামটো পাহৰিলো,
1: নিখিৰঞ্জন।
2: হয়, নিখিৰঞ্জন, দুয়োগৰাকীৰ কথাবোৰ শুনি আছো আৰু বৰষাৰ কণ্ঠত ধুনীয়া ধুনীয়া গীত শুনি আছো, ভাল লাগিছে, সন্ধিয়াটি জীপাল হৈ উঠিছে।
3: ধন্যবাদ।
2: আৰু হয় বৰষা, তোমাক তুমি বুলিয়ে ক'লো, তোমাৰ গোৱালপৰীয়া লোকগীতটো বহুত ধুনীয়া লাগিছে মই শুনিলো। হয়, আৰু নিখিৰঞ্জনৰ কণ্ঠত এটি সংলাপ শুনিব পালে ভাল পাম। মই ইমান সময় অনুষ্ঠানটি শুনি আছো কিন্তু সংলাপ এটি শুনিব পোৱা নাই, সংলাপ এটি শুনাই দিলে ভাল পাম। আৰু বৰষাই লাষ্টত এফাকি হলেও টোকাৰী গাই শুনাব বুলি আশা কৰিলো, আৰু তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো, তোমালোক সুন্দৰভাৱে আগুৱাই যোৱা।
3: হয়, ধন্যবাদ, মই চেষ্টা কৰিম।
1: ধন্যবাদ জনাইছো আপুনি আমাৰ সৈতে ফোনযোগে সংযুক্ত হোৱাৰ বাবে। এগৰাকী আমাৰ নিয়মীয়া শ্ৰোতা, আৰু মই জনাই ভাল পাওঁ যে আমাৰ প্ৰায় কেইগৰাকী শ্ৰোতাই বিশেষভাৱে সক্ষম, তেওঁলোক দৃষ্টিহীন, তেওঁলোকে আমাৰ প্ৰতিটো অনুষ্ঠানে খুব নিষ্ঠা সহকাৰে শুনে আৰু প্ৰতিগৰাকী অতিথিক তেওঁলোকে এনেধৰণে ফোনযোগে মৰম দিয়ে। নিশিতাৰ এই অনুৰোধটো
0: এবাৰ ৰাখিম,
1: চেষ্টা কৰিব পৰা যাব,
0: চেষ্টা এটা কৰি চাম।
1: ঠিক আছে, নিশিতাই ভবালৈকে মই আপোনাৰ কাষলৈ আহিছোঁ। আচলতে কথাই পাতিবলৈ মন নাযায় আপোনাৰ পৰা, আপোনাৰ লগত আপোনাৰ পৰা গানেই শুনিবলৈ মন যায়। মই তথাপিও জানিব বিচাৰিছো, গানক লৈ যিহেতু আপুনি কৰ্মৰত, সাংস্কৃতিকভাৱেও কৰ্মৰত, গানক লৈ কিবা পৰিকল্পনা তেনেধৰণে কৰিছে নেকি?
3: পৰিকল্পনা মানে গানক লৈতো বহুতখিনি পৰিকল্পনা আছে, কাৰণ গান আৰু মই যদি এৰা এৰি হৈ যাওঁ ন, কিবা নিচিনা হৈ যাওঁ মানে, গতিকে বুজি পাইছে চাগে কেনেকুৱা ধৰণৰ সম্পৰ্ক। কিন্তু মাজতে বহুত সময় এৰা খাই আছিলোঁ, কাৰণ পঢ়া শুনাৰ কাৰণে অলপ সময় আঁতৰি থাকিব লগা হৈছিলে, কাৰণ দুয়োটা একেলগে চলাই নিব নোৱাৰি, গতিকে সেই সময়খিনি মোৰ কাৰণে বৰ জটিল আছিল গানৰ পৰা এৰা এৰিকে থাকি। কিন্তু এতিয়া আকৌ ভগৱানে সুযোগ দিছে, সময়ে সুযোগ দিছে, আমি সেই সুযোগৰ বা সময়ৰ উপয়োগ কৰি আমি যোৱা জানুৱাৰী মাহত মোৰ কটনৰ এজন ভাইটি ঠেঙালজ্যোতি স্বপ্ন আৰু তেওঁলোকৰ প্ৰচেষ্টাত, দেই তেওঁ লিখিছে আৰু দুইজনৰ সুৰ, সেই তেওঁলোকৰ প্ৰচেষ্টাতে আমি এটা গীত ৰিলিজ কৰিছিলোঁ টিপচি বুলি। গতিকে তেনেকৈ আমাৰ সেই যাত্ৰাটো আৰম্ভ হৈছেই। গতিকে যদি ভগৱানে ভৱিষ্যতে সহায় কৰে আৰু যদি ৰাইজৰ আশীৰ্বাদ থাকে, গতিকে আমি আৰু আগুৱাই যাম বুলি আশা কৰিছোঁ। আৰু তেনেদৰে পৰিকল্পনা আছে বহুতখিনি, আৰু গীত ৰচ নিজেও লিখিছোঁ।

0: বা তেওঁলোকৰো আছে, গতিকে সময়ে যেতিয়া সুবিধা দিব সময় দিলেহে আমি পাম। ভগৱান বুলিও নকয়, মই
1: বৰষাই নাটকৰ মিউজিক ডাইৰেকশ্যনো কৰিছে বহুত কেইখন, সেইটো মানে তাই সেইখিনিও আছে, মানে সেই কম্পজিং সেইটো আছে।
2: এতিয়া আপোনাৰ এটা গানৰ অনুৰোধ থাকিব, আপুনি গানৰ অনুৰোধটো ৰক্ষা কৰে, মানে আমি নিখিদাৰ পৰা ডাইলগটো শুনি ল'ব বিচাৰিছোঁ। আপুনি যিকোনো ধৰণৰ গীত এটা গালে হ'ল, আপুনি গীটাৰৰ লগত মিলাই লওক, আমি নিখিদাৰ পৰা এটা ডাইলগ শুনি ল'ব বিচাৰিছোঁ।
1: অৰেক শকুন্তলাৰ এটা ডাইলগ মাতো ন, বহুত পুৰণি, মই মনত পেলাই পেলাই মাতিব লাগিব। ইয়াতে ডাইলগটো, এখন নাটক লিখিছিলে আমাৰ জয়ন্ত ডেকা ডাঙৰীয়াই আৰু পৰিচালনা কৰিছিলে ঋতুপন্ত কলিতাদা, দাদা গুৰু মামা চবে হয় আমাৰ। তো কথাটো তাত মানে ডাইলগ সংলাপবিলাকৰ লগত প্ৰণৱদাৰ এটা দুটা কবিতাৰ লাইনো মিলোৱা আছিলে, এবাৰ মনত পেলাই মাতিব চাইছোঁ। শকুন্তলা, তোমাৰ ৰূপ লাৱণ্যত মই যিমান আকৃষ্ট, তাতোকৈ আকৃষ্ট তোমাৰ আতিথ্যত। এই বনৰ গছ লতা তৰু বৃক্ষ সকলো তোমাৰ নামত ফুলিছে, নদী তোমাৰ, সাগৰ তোমাৰ, শংখ তোমাৰ, শংখ ধ্বনি তোমাৰ, মুকুতা তোমাৰ। নাই মোৰ টোপনি নাই, হাত মেলি দিয়া এবাৰ, চুই চোৱা এবাৰ, মই মাতাল হব খোজো তোমাৰ প্ৰেমেৰে শকুন্তলা।
2: মানে শিৱৰ আৰু ৰক্ষীসকল ৰাজপ্ৰসাদৰ সেই যিখন ডাঙৰ তোৰণ তাৰ কাষত ৰৈ আছে, আৰু ইফালে দুষ্মন্ত ৰজাই শকুন্তলাৰ প্ৰেমত যেতিয়া দুষ্মন্ত ৰজাই শকুন্তলাক বিচাৰি আছে, খুব খুব ভাল লাগিলে, ধন্যবাদ জনাইছো। আৰু সততেই যিসকল নাটকৰ সৈতে জড়িত, তেওঁলোক যদিও বা নাটকৰ সৈতে জড়িত, এনেকে ঘপককে সংলাপ এটা মাতি দিবলৈ গ'লে যথেষ্ট তেওঁলোক অপ্ৰস্তুত হয়, কাৰণ বহুকেইখন নাটকৰ বহু সংলাপ থাকে আৰু প্ৰতিটো সংলাপৰে ইমোশ্যনবোৰ বেলেগ বেলেগ।
1: এতিয়া মই আৰু খেলি মেলি লৈছো, মই লিখিব লৈছো ন, কোনটো ডাইলগ আনি ক'ত কি হৈ যায়, কেতিয়াবাতো মই মিক্স আপ কৰি কিবা এটা বেলেগ ডাইলগো মাতি পাইছো ক'ৰবাত
0: ক'ৰবাত, আমি
2: গানটো শুনি লওঁ।
0: ঠিক আছে, মই যিহেতু ক'লো আমাৰ টিপচী গানটোৰ কথা, গতিকে সেই গীতটোকে মই এবাৰ শুনাই দিছো, আশা কৰো সকলোৱে ভাল পাব শুনি।

0: ধন্যবাদ।
1: কিছুমান গানৰ সতে যে গৈ থাকিব পাৰি, এই গানটো ঠিক তেনেকুৱা যেন ৰৈ নাযাব, গৈ থাকক গৈ থাকক, খুব ভাল লাগিলে।
2: কুচি চৰাই যদি দেখি যায় মানে
1: ভালভাৱে, আৰু গানটো মই ঠেঙালক বিচাৰি পাইছো, মই ক'ৰবাত সেই ঠেঙালক বিচাৰি পাইছো, ভাল লাগিছে গীতটো, খুব বেছি ভাল লাগিছে। নিশ্চয় নিশ্চয়, মই নিশিতাৰ কাষলৈ আকৌ আহিছো, নাটক কৰি থকা হৈছে, চিনেমাৰ কামো কৰি থকা হৈছে। এতিয়া এই প্ৰশ্নটো সকলোৱে সোধে আৰু তাৰ উত্তৰটো কি আহে মই জানো, যে নাটক ভাল লাগে নে ছবিৰ কাম ভাল লাগে, সকলোৱে কয় নাটকৰ মজাটো অলপ বেলেগ, মঞ্চৰ মজাটো অকণমান বেলেগ। এতিয়া নাটকেই হওক বা চিনেমাই হওক, পৰিকল্পনা কি আছে, কেনেধৰণৰ আছে?
2: নাটকৰ ক্ষেত্ৰত বহুদিনীয়া পৰিকল্পনা এটা আছে, মোৰ জীৱনৰ এজন প্ৰিয় পুৰুষ বিষ্ণু ৰাভা,
1: বিষ্ণু ৰাভা,
2: তেওঁক লৈ এখন নাটক কৰাৰ বহুত দিনে, মই লকডাউনৰ সময়ৰ পৰাই বহুত কিবা কিবি কাৰণত মানে যেতিয়া ভিতৰত সোমাই গ'লোঁ আৰু তেতিয়া পঢ়িব লৈছিলোঁ। বিষ্ণুৰাভাক মোৰ আগৰ পৰাই ভাল লাগে, তো তেওঁৰ যিখিনি বস্তু কেৱল গীত কবিতা ৰচনা সেইখিনি নহয়, বিষ্ণুৰাভাৰ যিটো সত্তা একচুৱেলি
1: সেই বিপ্লৱ,
2: বিপ্লৱ বিষ্ণুৰাভাৰ যিটো বিপ্লৱ ধনী দুখীয়াৰ মাজৰ সেই গোটেইখিনি সামৰি এখন নাটক লিখি থোৱা আছে, কৰিম। অলপ তাত মানে যাৱতীয় ব্যৱস্থাপনাটো সেইটো অলপ ডাঙৰকৈ নাজানো কি হ'ল, লিখা সময়তে তেনেকৈ ভাবিলোঁ, খৰচটো বাঢ়ি থাকিল, সেইখিনি মিলাই আছোঁ। হয়তো এই বছৰৰে শেষৰ ফালে আমাৰ নিৰ্বাণৰ যিটো বাৰ্ষিক অনুষ্ঠান থাকে তাত হয়তো সেই নাটকখন কৰিম বুলি এটা আশা বান্ধি আছোঁ আৰু। আৰু চিনেমা বা চিৰিজৰ বুলি ক'লে প্ৰত্যেকৰে সপোন এটা থাকে, চিনেমা এখন বনাম যদি ভগৱানে দিয়ে, যদি ৰাইজৰ মৰম এনেকৈ থাকে, হয়তো ভাবি থকাৰ দৰে এই বছৰতে কিবা এটা ভাল খবৰ হ'ব চাগে।
1: আমি অত্যন্ত আশাবাদী, প্ৰথম আশাবাদী আমি নিৰ্বাণৰ মঞ্চত যেনেধৰণে বিষ্ণুৰাভাক প্ৰতিষ্ঠা কৰাৰ চেষ্টা এটা চলি আছে তাক লৈ আমি খুব বেছি
2: আশাবাদী। নামটো মোৰ বহুত ভাল লাগা, এঘাৰ পৃষ্ঠা বাকী,
1: এঘাৰ পৃষ্ঠা বাকী,
2: তো বহুত কিবা কিবি বাকী থাকি গ'ল, তো সেই যে
1: দাস কেপিটেলৰ পৰা
2: আৰম্ভ কৰিছিল, বাকী সেই দাস কেপিটেলৰ নহয়, তেওঁৰো ক'ৰবাত ক'ৰবাত আমাৰ, আমি যিমানখিনি জানো বিষ্ণুভাগ, আমাৰ প্ৰজন্ম যিমানখিনি জানে, বিশ জুনত আমি গীতটো গাই বা যি কৰি বা এখন হেৰি সভা এখন পাতি বিষ্ণুভাগ যেনেকে জানো, তাতকে অলপ বেলেগকে বিষ্ণুভাগ জানিবলৈ চেষ্টা এটা চলাই সেই নাটকখন আচলতে। সেইকাৰণে আমি ক'ৰবাখিনিত সেই এঘাৰ পৃষ্ঠাটো বিষ্ণুপ্ৰসাদ ৰাভাক নেজানো নেকি, সেইটো কাৰণে সেই এঘাৰ পৃষ্ঠা বাকী নাটকখন
1: ক'ৰবাত সেই প্ৰশ্নটো থাকি গৈ আছে। নিশ্চয় আমি অত্যন্ত আশাবাদী, এগৰাকী দৰ্শক হৈ নাটকখন চাবৰ বাবে খুব বেছি আগ্ৰহেৰে ৰৈ আছো, আৰু লগতে যিহেতু ডাঙৰ পৰ্দাৰ কথা কোৱা হ'ল, এই বৰ্ষতে সেই ভাল খবৰটো নিশ্চয় আহিব, আৰু সেই ভাল খবৰটো লৈও আমি অত্যন্ত আশাবাদী। আমাৰ সময় কমি আহিছে অনুষ্ঠানৰ, আমি অনুষ্ঠান শেষেই কৰিব লাগিব, এটা গীত আমি শেষত শুনি ল'ব বিচাৰিছোঁ।
0: যিহেতু অনুৰোধ কৰিছিলে এগৰাকীয়ে টোকাৰী গীত গাবলৈ, আৰু মই অনুষ্ঠানটোত ভূপেন হাজৰিকাদেৱৰ গীত এতিয়াও গাব বিচাৰিছিলোঁ, যিহেতু এটা মহত্বপূৰ্ণ অনুষ্ঠান, গতিকে কোনটো কৰোঁ আপোনালোকে কওক।
1: এতিয়া কথাটো হ'ল যে ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী, জন্ম শতবাৰ্ষিকী চলি আছে আৰু আমি উদযাপন কৰিবলৈ লৈছোৱে, অহা মাহত সেই অনুষ্ঠান আমি উপভোগ কৰিম, সামৰণি অনুষ্ঠান, গতিকে আমি যদি ভূপেন হাজৰিকাক এই অনুষ্ঠানটোৰ জৰিয়তে স্মৰণ কৰোঁ তেতিয়াহ'লে খুব বেছি ভাল লাগে।
0: মই অলপমান ভূপেন হাজৰিকাদেৱৰ গীতটো গাইছোঁ। গতিকে সেই মহান পুৰুষগৰাকীক সশ্ৰদ্ধ প্ৰণিপাত জনাই, তেখেতৰ জন্ম শতবাৰ্ষিকী যিহেতু সমাপ্ত হ'বলৈ গৈ আছে, গতিকে তেখেতৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাই তেখেতৰ এটি মানে কালজয়ী সৃষ্টি শৰতৰ শেৱালি নতুন নিয়ৰে, যিহেতু শৰৎকালো আহি আছে আমাৰ, গতিকে শৰতৰ শেৱালি সেই গীতটি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ।

0: একেবারে সময় আহ্বান জানাইছে অনুষ্ঠানৰ বাবে বিদায় লোৱাৰ দুয়োগৰাকীকে আন্তৰিক ধন্যবাদ জনাইছো, কৃতজ্ঞতা জনাইছো সময়খিনি আমাক দিয়াৰ বাবে। প্ৰিয় শ্ৰোতা, সেয়া আছিল আজিৰ দুগৰাকীকে অতিথি, তেখেতসকলৰ বিষয়ে জনোৱাৰ চেষ্টা কৰিলো অনুষ্ঠানৰ জৰিয়তে। ইয়াৰ লগে লগে মই ভাস্কৰে বিদায় লৈছো, নমস্কাৰ।
1: ইমানবোৰে শ্ৰোতাসকলে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজিৰ অনুষ্ঠানত অতিথিৰূপে উপস্থিত আছিল অভিনেতা নিখিৰঞ্জন কে মল্লিকা আৰু অভিনেত্ৰী তথা কণ্ঠশিল্পী বৰষা বৰা। অনুষ্ঠানটি আগ ধৰিলে ভাস্কৰ শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই শাশ্বতী তালুকদাৰে আজিলৈ ইমানতেই বিদায় লৈছো, নমস্কাৰ।

যুবক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো লোকগীতৰ অনুষ্ঠান। লোকগীতৰ অনুষ্ঠানত আজিৰ শিল্পী নিৰঞ্জন কলিতা।

লোকগীতৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ভজনৰ অনুষ্ঠান। ভজনৰ অনুষ্ঠানত আমি প্ৰথমতেই শুনিম শিল্পী জগজিৎ সিঙৰ কণ্ঠত এই ভজনটি।

ভজনৰ অনুষ্ঠানৰ একেবাৰে শেষত শুনাবলৈ লৈছোঁ শিল্পী ওম ব্যাসৰ কণ্ঠত এই সুন্দৰ ভজনটি।

শ্রোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো ঘোষক ঘোষিকাৰ পছন্দৰ গীতৰ অনুষ্ঠান ৰামধেনু।

উতনুৱা মন এটাৰ সপোন বহুত, অভিমানী মন এটাৰ অভিমান বহুত, ৰঙীন মন এটাৰ চিন্তা বহুত। মন এটাৰ চলন বা মন এটাৰ আগ্ৰহৰ সীমা মানুহে কল্পনা কৰাতকৈও বহু গুণে বেছি, বহু গুণে বেগী। মানুহৰ হাতত সেই সামৰ্থ্যকণ নাই যে নিজৰ মনটোক ধৰি বান্ধি ৰাখিব। এই কথা সম্ভৱপৰেই নহয়। প্ৰিয় শ্ৰোতা, আজিৰ ৰামধেনু মই বিপাঞ্চীয়ে সজাইছো জুবিন গাৰ্গৰ কেইটিমান সুন্দৰ গীতেৰে। আহক শুনো এই প্ৰথমটি গীত।

শ্ৰোতাসকলে গীতটি শুনি নিশ্চয় ভালেই পাইছে। প্ৰিয় শ্ৰোতা, এই যে গানবোৰ আমাৰ বাবে উশাহৰ দৰে, আমাৰ চিন্তাৰ বহিঃপ্ৰকাশ, আমাৰ অশান্ত মনবোৰৰ বাবে যেন আশ্ৰয়ৰ শেষ স্থল এই গানবোৰ। গানৰ পৃথিৱীত সকলো সম্ভৱ, সকলো বিহ যন্ত্ৰণাৰ উপশম যেন গানতেই, গানতেই সৃষ্টি, গানতেই জীৱনৰ পাতনি, আৰু গানেৰেই হয় জীৱনৰ সমাপ্তি। প্ৰিয় শ্ৰোতা, আকৌ এবাৰ শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি গীত।

এখন দেশৰ অভয় স্বাধীনতা, এজাক নাগৰিকৰ গৰ্বৰ পৰিচয় স্বাধীনতা, নাগৰিকৰ প্ৰশ্ন আৰু উত্তৰৰ সকলো সমাধান স্বাধীনতা। স্বাধীনতা এখন গণতান্ত্ৰিক দেশৰ, স্বাধীনতা সুযোগ, উন্নয়ন আৰু সুবিধাৰ, এজন আদৰ্শবান নাগৰিকৰ সুৰক্ষাৰ অন্তিম পৰিচয় স্বাধীনতা। পাৰ হৈ যোৱা 15 আগষ্টৰ শুভেচ্ছাৰে আহক শুনো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

বৰহা বৰষুণ, বৰহা যেতিয়া নামে ধৰাখনি নতুনকৈ জি উঠে, গছ বনৰ সেউজীয়াই প্ৰাণ পায়, নদী জান জুৰিৰ পিয়াহ দূৰ হয়, আৰু মানুহে মনৰ দুৱাৰ খোলে, নিজৰ সমস্ত ক্ষোভ বিষাদ বৰষুণক তিয়াই উটুৱাই নিব দিয়ে, আৰু বৰষুণ জাকেও বৰ মৰমেৰে আদৰেৰে আমাক শান্ত কৰি তোলে। প্ৰিয় শ্ৰোতা, আহক এইবাৰ শুনো জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি।

সম্পৰ্ক এটাত দূৰত্ব, সম্পৰ্ক এটাত দূৰত্ব সমস্যা নহয়। দূৰত্ব থাকিলেও মনৰ সম্পূৰ্ণ সমৰ্পণ নোহোৱাটোহে মূল সমস্যা। আপোনালোক দুয়োজন একেটা ঘৰত একেলগে থাকিব পাৰে, তথাপিও আপোনালোকৰ মাজত এটা ডিষ্টেন্স, এটা দূৰত্ব থাকি যাব। ইয়াৰ কাৰণ হৈছে যে মন আৰু প্ৰেমৰ সম্পূৰ্ণ সমৰ্পণ নোহোৱালৈকে কোনো সম্পৰ্কই স্থায়ী নহয়, মজবুত নহয়। এয়া সময়ৰ নিয়ম, এয়াই জীৱনৰ আচল নক্সা। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ আন এটি সুন্দৰ গীত।

শ্রোতা সকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত আজি আছে সিতাৰ ৱাদন, শিল্পী শাহিদ পৰৱেজ, ৰাগ ঝিনঝুটী।

অন্ত পৰিল। শ্ৰোতাসকলে শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। ষ্টুডিঅ'ৰ ঘড়ীত এতিয়া নিশা 10:30 গৈছে আৰু ইয়াৰ লগে লগে আমি সামৰিছো আমাৰ আজিৰ অনুষ্ঠান। কাইলৈ আমাৰ অনুষ্ঠান পুনৰাই মুকলি কৰা হ'ব ঠিক 5:30। তেতিয়ালৈ বিদায় মাগিছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।